এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল, আমি সীমিত হতাশাক প্ৰশ্ৰয় দিব লাগে, ইয়াৰ বিপৰীতে অসীম আশাক কেতিয়াও ত্যাগ কৰিব নালাগে।

0: of sky caste system at IGI Airport in New Delhi. The minister said that advanced weather monitoring systems like sky caste can significantly improve flight operations during fog and turbulence. He added that as this technology expands to more airports across the country, it will strengthen safety and enhance the travel experience for the passengers. Jammu and Kashmir Minister Sakina Ittu has announced summer vacations for all the government and private colleges falling under the summer zone of Jammu Division from 1st of June to 15th of July. The minister said the decision has been taken in view of the onset of the summer season and to ensure the well-being of students, teaching faculty and also college staff. The minister further informed that regular academic activities in all colleges will resume after the conclusion of the vacation period on 15th of July. In IPL cricket, Gujarat Titans will be up against defending champions Royal Challengers Bengaluru in the final of 2026 season at Narendra Modi Stadium in Ahmedabad today. The match is scheduled to begin at 7:30 p.m. RCB's batting has been one of the strongest in the tournament, with Virat Kohli leading the charge. In the bowling department, Bhuvneshwar Kumar and Josh Hazlewood have been among their key performers with the new ball. Meanwhile, Gujarat Titans will once again rely on key batters like skipper Shubman Gill, Sai Sudarshan and Joss Butler. While all-rounder Jason Holder has strengthened their bowling attack with important wickets in the second half of the season. And that is the end of this news bulletin.
1: Medium over 5.5 meters, 5 kilohertz. FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্যৰ ভিতৰেদি মানৱাত্মাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰকে নানা ৰূপ দিয়ে। আৰ্ট আমাৰ সৌন্দৰ্যবোধ আৰু আন ভাৱধাৰাৰ আদান প্ৰদানৰ আলম। 64 কলাৰ ভিতৰত ভাস্কৰ্য, স্থাপত্য, চিত্ৰবিদ্যা, সংগীত আৰু কবিতা, এই 65টিৰে এটি শ্ৰেণী কৰি সিবোৰক ললিত কলা বা সুকুমাৰ কলা নাম দিয়া হৈছে। কঁহাৰ, কমাৰ, বাঢ়ৈ, তাঁতি আদিৰ কাৰুকাৰ্য নিম্ন শিল্প। ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালী হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ

0: সঁজুলি আৰু নাই, সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত, গীতিকাৰ পুৰুষোত্তম দাস।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল নলিনী চৌধুৰী। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ পৰবীন চুলতানৰ কণ্ঠৰেদি গীত, গীতিকাৰ পদ্ম বৰকটকী।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 134 সংখ্যক খণ্ড। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

পুৱা 9:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত ৰূপম বৰুৱাৰ কথিকা বন্দে মাতৰমৰ ইতিহাস আৰু চেমনীয়াসকলৰ গীত মাত। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতা আৰু দাঁতৰ যতন এই বিষয়ে ডাক্তৰ দীপ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। বিয়লি 5:25ৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত ধূমপানৰ ফলত হোৱা ৰোগ প্ৰতিকাৰ আৰু বাগিচা অঞ্চলত সজাগতা এই বিষয়ে ডক্টৰ জ্যোতিৰ্ময় চৌধুৰী আৰু ৰেণু গোৱালাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। পুৱা 6:55ত জ্ঞান বিজ্ঞান, 7:00 বজাত নিয়োগ বাতৰি, 7:15ত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাৰ গীতমালিকাত মিনু বৰুৱা, বৈকুণ্ঠনাথ গগৈ, ৰুমি অঞ্জনা চৌধুৰী, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু জুবিন চুলতানৰ কণ্ঠগীত শুনিবলৈ পাব।

পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অনুষ্ঠান, লগতে সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 12:30 আইদৰ বোলনীত এখনি আলেখ্য, নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড, ৰচনা হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঁইৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিপা নিশা বৰুৱাৰ। দিনৰ 1:10 অখিল হাজৰিকা ৰচিত নাট কলিং বেল, নাটখনিৰ প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ।

দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান, 2:30 পাশ্চাত্য সংগীত অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বর্ষাকালীন মাহজাতীয় শস্যৰ কৃষি ব্যৱস্থাপনা, এই বিষয়ে আলোচনা কৰিব ডক্টৰ পল্লৱী ডেকা, জুৰি তালুকদাৰ আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 বীণা হাজৰিকাৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:00 ডক্টৰ গৌলোক চন্দ্ৰ গোস্বামীৰ কথিকা, ভাষা শিক্ষাত অভিধানৰ ভূমিকা। 7:20 নলিনী মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ নাম। 7:35 পূবালীৰ সুৰত দ্বিজেন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 এখনি আলেখ্য, ৰসময় মাগহো ভকতি, ৰচনা ৰমেন দাসৰ, প্ৰযোজনা অবনিৰঞ্জন পাঠক আৰু নন্দিতা শৰ্মাৰ। আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ এন ৰাজামৰ বেহলাবাদন ৰাগ দেশী শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন।

0: অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-366-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-366-944।

খোৱা লোকতকৈ চিগাৰেট খোৱা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা প্ৰায় 50 গুণ বেছি। চিগাৰেট সেৱীসকলৰ মাজত কৰোনাৰী ধমনীৰ ৰোগ বেছি হোৱা দেখা যায়। চিগাৰেট সেৱনে ৰক্তচাপৰ ওপৰতো প্ৰভাৱ পেলায়। ধপাতত থকা নিকটিনে হীৰা ধমনী আদিৰ ওপৰত ক্ৰিয়া কৰে আৰু ফলত ৰক্তচাপ বৃদ্ধি হয় আৰু হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে সমগ্ৰ বিশ্বতে অতিমাত্ৰা চিগাৰেট সেৱন কৰা মহিলাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা চিগাৰেট নোখোৱা মহিলাতকৈ 21 গুণ হ্ৰাস পায়। গৰ্ভৱতী মহিলাই চিগাৰেট সেৱন কৰিলে গৰ্ভতে সন্তানৰ মৃত্যু হোৱা বা জন্মৰ পিছতে মৃত্যু হোৱাৰ সম্ভাৱনাও থাকে। চিগাৰেট খোৱা মহিলাসকলৰ মাজত অষ্টিঅ'পৰোছিছ ৰোগ বেছিকৈ হোৱা দেখা যায়। চিগাৰেট খোৱাৰ বাবে ইমানবোৰ যে মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে তাক কিছুমানে জানে আৰু কিছুমানে হয়তো নাজানে। কিন্তু এইটো কথা নিশ্চয় সকলোৱে জানে যে চিগাৰেট খালে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে যি অভ্যাসে মানুহৰ শৰীৰত কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে তেনে অভ্যাসৰ পৰা বিৰত থকাই ভাল।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ।

information technology, computer science, computer engineering, computer technology, computer applications, data science, বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌসেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনাবাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইনে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় নৌসেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনাবাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কালি নৌসেনা শৌৰ্য বাটিকা শীৰ্ষক নৌ সংগ্ৰহালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে নৌসেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানক চাপত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে এই অভিযানৰ সময়ত আৰব সাগৰত নৌসেনাবাহিনীক পূৰ্ণ প্ৰস্তুতি আৰু সামৰ্থ্যৰ সৈতে নিয়োগ কৰা হৈছিল আৰু ইয়াৰ ফলত পাকিস্তান নিৰন্তৰ চাপৰ সন্মুখীন হৈছিল। উল্লেখযোগ্য যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে 2025 চনৰ 7 মেত অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হৈছিল। এই অভিযানৰ সময়ত ভাৰতীয় বাহিনীসমূহে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন ঠাইত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলাইছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয়। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব প্ৰসিদ্ধ মহাবুদ্ধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায়। তেওঁ বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী আজি ভাৰত ম্যানমাৰ বাণিজ্যিক সন্মিলনত উপস্থিত থাকিব। কাইলৈ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ ঐতিহাসিক আৰু সভ্যতাৰ সৈতে জড়িত সম্পৰ্ক তথা শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ'ব। ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 2 জুনত বাণিজ্য তথা উদ্যোগ খণ্ডৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে মুম্বাই ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই 5 দিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধৰ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে লগতে দুই দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে নিজৰ পৰিকাঠামো আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন

দিল্লীত কালি ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰামৰ্শদাতা 2026ৰ ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰে। সন্মিলনখন উদ্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে নিৰপেক্ষ ভূমিকাৰ ফলত নিৰপেক্ষ নিৰ্বাচন হয়। তেওঁ বুথ পৰ্যায়ৰ বিষয়া আৰু এজেণ্টসকলক নিৰ্বাচনী তালিকা ব্যৱস্থাপনাৰ পদাতিক সৈনিক বুলিও প্ৰশংসা কৰে। শেহতীয়াকৈ অসম, কেৰলম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ সময়ত হোৱা উচ্চ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাৰ ওপৰতো তেওঁ আলোকপাত কৰে। এই সন্মিলনত উচ্চতম ন্যায়ালয় আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ সন্মুখত আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ লগতে আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে কালি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ভেলাডেমকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে 2024ৰ মে'ত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত জয়লাভ কৰাৰ পাছৰে পৰা কোনো খিতাপ দখল কৰিবলৈ সমৰ্থ হোৱা নাই। সাত্বিক ছাইৰাজ আৰু চিৰাগে কালি ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ স্থানৰ দক্ষিণ কোৰিয়াৰ চিঅ' চিয়াং জে আৰু কিম ৱন হোৰ যুটীটোক 21-19, 21-18 গেমত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কিম আৰু চিঅ'ৰ একেৰাহে 34খন খেলত জয়লাভৰ ধাৰা ভংগ কৰে। প্ৰতিযোগিতাৰ আনখন ছেমি ফাইনেলত মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ যুটীটোৱে চীনৰ লিয়াং ৱে কেং আৰু ৱাং চাঙক 23-21, 21-4 গেমত পৰাস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটেন্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটেন্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটেন্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। নাগালেণ্ডৰ উচ্চ শিক্ষা আন্তঃগাঁথনি সুদৃঢ়কৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ডিমাপুৰ চৰকাৰী মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান চমুকৈ পি এম উষাৰ অধীনৰ পুঁজিৰে ৰূপায়িত 3টা গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰা হয়। নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত মহাবিদ্যালয় সুদৃঢ়কৰণ অনুদানৰ অধীনত নিৰ্মাণ কৰা অত্যাধুনিক শৈক্ষিক ভৱন, নিয়োগ আৰু উদ্যমিতা প্ৰসাৰৰ লক্ষ্যৰে স্থাপন কৰা এটা ইনকিউবেশ্যন তথা দক্ষতা বিকাশ কেন্দ্ৰ আৰু পি এম উষাৰ অধীনৰ লিংগ অন্তৰ্ভুক্তি তথা ক্ষমতা উদ্যমৰ অন্তৰ্গত নিৰ্মাণ কৰা ছাত্ৰীনিবাস অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আলঙে এই প্ৰকল্পসমূহক ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডৰ অগ্ৰগতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰিৱৰ্তনশীল অৰ্থনীতিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ মাজত ব্যৱহাৰিক দক্ষতা আৰু উদ্ভাৱনমূলক মানসিকতাই বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ পৰা অকল শৈক্ষিক যোগ্যতাৰ সৈতে নহয় বৰং কৰ্মসংস্থাপন আৰু নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ সৈতে ওলাই যোৱা উচিত। ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলে যোৱা নিশা ব্ৰিষ্টলত অনুষ্ঠিত 3খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 26 ৰানত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰান কৰে।
ইংলেণ্ডৰ হৈ ফ্ৰেয়া কেম্পে 13 বলত 39 ৰাণ কৰে। ভাৰতৰ হৈ বাওঁহতীয়া স্পিনাৰ শ্ৰী সৰনীয়ে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 142 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ য়ষ্টিকা

0: ভাটিয়াই সৰ্বাধিক 33 ৰাণ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক শ্বেৰলট ডিনে দুটা উইকেট দখল কৰে। ইংলেণ্ডৰ ফ্ৰেয়া কেম্পক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ টনটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনা বাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক ছাইৰাজ, ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 16 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 31 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূৰ্ণিমা। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:50 আৰু আজি সূৰ্যাস্ত সময় বেলি 6:04:46।

যি বন্ধুত্ব কেৱল কোনো লক্ষ্যলৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে, কথাষাৰ কৈছিল পুলিৎজাৰে। প্ৰতি বছৰে মে মাহৰ 31 তাৰিখে বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল ধপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানা ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। উল্লেখযোগ্য যে ধপাত সেৱনৰ ফলত প্ৰতি বছৰে পৃথিৱীত প্ৰায় 8 মিলিয়ন লোকৰ মৃত্যু হয়, ধপাত সেৱন কৰি 7 মিলিয়ন লোকৰ আৰু ধপাতৰ সংস্পৰ্শলৈ আহি 1.2 মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য খণ্ডৰ সদস্য ৰাষ্ট্ৰসমূহে 1987 চনত এই দিৱসটোৰ উদযাপনৰ আৰম্ভণি কৰে। বিশ্ব ধপাত বিৰোধী দিৱসৰ এই অভিযানৰ উদ্দেশ্যই হৈছে ধপাতৰ বিপদ আৰু স্বাস্থ্যৰ প্ৰতি নেতিবাচক প্ৰভাৱৰ সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। ইয়াৰ লক্ষ্য হৈছে ধপাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। বিশ্ব স্বাস্থ্য সন্থাই ধপাত সেৱনৰ ফলত প্ৰতি বছৰে 8 নিযুত লোকৰ মৃত্যু হোৱাৰ প্ৰতিবেদন দিছে। ধপাতৰ ফলত হোৱা প্ৰায় 80% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰতে হয়, অৰ্থাৎ আটাইতকৈ দৰিদ্ৰ লোকসকল আটাইতকৈ নেতিবাচকভাৱে প্ৰভাৱিত হয়। আসক্তিৰ বাবে শিক্ষা, খাদ্য বা স্বাস্থ্যসেৱাত ব্যৱহাৰ কৰিব পৰা ধন ধপাতলৈ যায়। পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত প্ৰায় 6 লাখৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকল প্ৰায় 28% শিশু। বহুতো চহৰ আৰু ৰাজহুৱা স্থানত ইতিমধ্যে ধূমপান নিষিদ্ধ কৰা হৈছে। প্ৰায়তে বিভিন্ন কাৰণত এই বদ অভ্যাস আপোনাৰ আছে, তেতিয়াহ'লে এই অভ্যাস আজি ত্যাগ কৰক, ধপাত সেৱনৰ পৰা মুক্ত হৈ থাকক, জীৱনটো সুন্দৰকৈ উপভোগ কৰক। সংগীত শিল্পী কে কেৰ সম্পূৰ্ণ নামটো আছিল কৃষ্ণ কুমাৰ কুন্নাথ। কে কে বিশেষকৈ হিন্দী, তেলেগু, তামিল, কানাড়া ভাষাৰ গীতৰ ৰেকৰ্ডিং কৰিছিল আৰু 2টা স্ক্ৰীণ এৱাৰ্ডকে ধৰি কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল। 6টা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল কে কেয়ে। বিজ্ঞাপনত গীত গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কে কেয়ে। 1996 চনত চলচ্চিত্ৰত গীত গাই অভিষেক ঘটায়। 1999 চনত প্ৰথম এলবাম পাল মুকলি কৰে। পাল আৰু ইয়াৰণৰ গীতসমূহ জনপ্ৰিয় হয়। 1999 চনত হম দিল দে চুকে শনম ছবিত তৰপ তৰপ কে গীতটোৱে প্ৰথমবাৰৰ বাবে পুৰুষৰ শ্ৰেষ্ঠ নেপথ্য গীতৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। কে কেৰ জনপ্ৰিয় গীতসমূহ হ'ল দিল চাহতা হে, কৈ কেহে কেহতা ৰহে, সাথিয়া, দোলা, লম্হে, তুহি মেৰি শব হে, ওম শান্তি ওম, জন্নত, আশিকি, তু জো মিলে ইত্যাদি। কে কেৰ জন্ম হৈছিল 1968 চনৰ 23 আগষ্টত দিল্লীত, নতুন দিল্লীত ডাঙৰ দীঘল হৈছিল। কে কে দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰিজ স্কুল আৰু কিৰৰি মাল কলেজ, দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বাণিজ্য

ডিগ্ৰী লাভ কৰাৰ পিছত কেকে সংগীতৰ প্ৰতি থকা প্ৰেমৰ পাছতো শৰ্মা মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কাম কৰিছিল। প্ৰতিযোগিতামূলক ৰেকৰ্ডিং উদ্যোগত নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেখেতে সংগ্ৰাম কৰিছিল। হোটেলত গান গাই জীৱন নিৰ্বাহ কৰিছিল। 1994 চনত কিকে মুম্বাইলৈ গুচি আহে। কিকে কিংবদন্তী গায়ক কিশোৰ কুমাৰক নিজৰ প্ৰেৰণা বুলি অভিহিত কৰি আহিছিল। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাৰ সন্দৰ্ভত কিকে কয় যে, আৰম্ভণিৰ পৰাই মই কেৱল শুনিয়েই গীত এটা শিকিব পাৰিছিলো। ই এনেকুৱা এটা কথা যিটোৰ বাবে মই নিজকে ধন্যবাদ দিওঁ। 2022 চনৰ 31 মে'ত দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত অনুষ্ঠিত হোৱা কলেজৰ মহোৎসৱত কিকে সংগীত পৰিৱেশন কৰি আহিছিল। পৰৱৰ্তী সময়ত তেখেতে অসুস্থ অনুভৱ কৰে আৰু ততাতৈয়াকৈ তেখেতক হস্পিটেলত ভৰ্তি কৰা হয়। নিশা প্ৰায় 10:30 বজাত কলিকতা মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটলৈ লৈ যোৱা হয় আৰু ইয়াতেই কিকেক মৃত বুলি ঘোষণা কৰা হয়। মৃত্যুৰ সময়ত কিকেৰ বয়স আছিল 53 বছৰ। মালায়ালামত চুটি গল্প আৰু আত্মকথা লিখি জনপ্ৰিয় হৈছিল কমলা দাস। কমলা দাসে ইংৰাজী ভাষাতো কবিতা লিখিছিল। বিভিন্ন কাকতত নাৰী শিশু ৰাজনীতি বিষয়ক বিভিন্ন প্ৰবন্ধ লিখি এগৰাকী জনপ্ৰিয় স্তম্ভ লেখক ৰূপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেতৰ প্ৰজন্মৰ লোকসকলৰ মাজত কমলা দাসক নাৰী মুক্তি আন্দোলনৰ অন্যতম বাটকটীয়া হিচাপে চিহ্নিত কৰা হয়। কেৰালাৰ মালবাৰ জিলাত 1934 চনৰ 31 মাৰ্চৰ দিনাখন কমলা দাসৰ জন্ম হৈছিল। এইখিনি সময় আছিল ইংৰাজ শাসনৰ সময়। কমলা দাসৰ দেউতাক ভি এম নায়াৰ আছিল ব্যাপকভাৱে প্ৰচাৰিত এখন মালায়ালাম দৈনিক কাকতৰ পৰিচালক সম্পাদক আৰু মাক নালাপাত বালামণি আম্মা এগৰাকী প্ৰখ্যাত মালায়ালী কবি আছিল। দেউতাকৰ চাকৰি সূত্ৰে কমলাৰ শৈশৱ পাৰ হৈছিল কলকাতাত। মাকৰ দৰেই কমলা লেখামেলাত পাৰ্গত আছিল। সৰুকালতেই খুৰাক প্ৰসিদ্ধ লেখক নালাপাত নাৰায়ণ মেননৰ দ্বাৰা প্ৰভাৱিত হৈ কমলাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে কমলা দাসে বহুকেইটা স্বীকৃতি লাভ কৰিছিল। সেই সময়ৰ ভিতৰত কেৰালা সাহিত্য একাডেমী বঁটা আগবঢ়াইছিল 1968 চনত, সাহিত্যৰ নবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল 1984 চনত, ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1985 চনত, শ্ৰেষ্ঠ কাহিনীৰ বাবে কেৰালাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আগবঢ়াইছিল 1988 চনত। 2009 চনৰ 31 মে'ত পুনেৰ এখন চিকিৎসালয়ত কমলা দাসৰ পৰলোকপ্ৰাপ্তি হয়। আধুনিক উৰিয়া কবিসকলৰ ভিতৰত অন্যতম এগৰাকী আছিল ব্ৰজনাথ ৰথ। 1936 চনত উৰিষ্যাৰ বালেশ্বৰ জিলাৰ সোনহট নামেৰে ঠাইত ব্ৰজনাথ ৰথৰ জন্ম হৈছিল। ব্ৰজনাথ ৰথে দেশ জাতি আৰু সাধাৰণ লোকক লৈ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত আৰু বিশ্ব কল্যাণ সহযোগিতা আৰু সেৱাৰ অৱদানৰ বাবে গ্ল'বেল কৰ্পৰেশ্যন ছ'চাইটি ইণ্টাৰনেশ্যনেল ছিঅ'ল ৰিপাব্লিক অৱ কোৰিয়াৰ পৰা উৰিষ্যা সাহিত্য একাডেমী বঁটা, বিষুৱ বঁটা, গুৱাৰ্ণিকা বঁটা, প্ৰথম শুদ্ৰমণি সাহিত্য বঁটা আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ দ্বাৰা সন্মানিত বহুতো সন্মানীয় বঁটাৰে বিভূষিত হৈছিল। প্ৰগতিশীল, ব্যংগ আৰু দাৰ্শনিক এই তিনি প্ৰকাৰৰ কবিতা সন্নিৱিষ্ট সময়ৰ অসামান্য কবিতা সংকলনৰ বাবে ৰাথাই 2010 চনত ঠাকুৰ সাহিত্য বঁটাৰে সন্মানিত হৈছিল। 1947 চনত ভাৰতৰ স্বাধীনতাক আদৰণি জনাই তেখেতে লিখা কবিতা মনাৰা মানচিত্ৰৰ বাবে উৰিষ্যা সাহিত্য একাডেমী বঁটাৰ পৰা প্ৰজাতন্ত্ৰ প্ৰচাৰ সমিতি, কটকৰ কবিতাৰ বাবে ৰূপালী জয়ন্তী বঁটালৈকে সৰ্বোচ্চ সন্মান লাভ কৰিছে। 2014 চনৰ 31 মে'ত ব্ৰজনাথ ৰথৰ পৰলোকপ্ৰাপ্তি হয়। ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হালকাৰ ৰাণী আছিল মহাৰাণী আহিল্যাবাই হালকাৰ। তেওঁ তেখেতৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰত মহেশ্বৰত স্থাপন কৰিছিল। 1754 চনত কুম্ভেৰৰ যুদ্ধত অহিল্যাবাইৰ স্বামী খণ্ডেৰকাও হালকাৰৰ নিহত হয়। 12 বছৰৰ পিছত তেখেতৰ শহুৰ মল্লাওৰাও হালকাৰৰ মৃত্যু হয়। 3 বছৰৰ পিছত তেখেতে মালৱা ৰাজ্যৰ ৰাণী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ আক্ৰমণকাৰী অগ্ৰাসন আৰু লুটপাতৰ পৰা ৰাজ্য ৰক্ষাৰ চেষ্টা কৰিছিল। তেখেতে ব্যক্তিগতভাৱে যুদ্ধৰ সেনাবাহিনীক নেতৃত্ব দিছিল। তেখেতেই টুকুজিৰাও হালকাৰক সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল। ৰাণী অহিল্যাবাই এগৰাকী মহান আৰু অগ্ৰণী মন্দিৰ নিৰ্মাতা আছিল। গোটেই ভাৰতত শত শত মন্দিৰ আৰু ধৰ্মশালা নিৰ্মাণ কৰিছিল। 1725 চনৰ 31 মে'ত অহিল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চন্দীত জন্মগ্ৰহণ কৰিছিল। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ক্লক টাৱাৰৰ বিগ বেং নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল 1859 চনত। পেৰিছৰ আইফেল টাৱাৰ উদ্বোধন কৰা হৈছিল 1879 চনত। উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ এম এছ টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল 1911 চনত। ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল 1952 চনত। চীনা আমেৰিকান পদাৰ্থ বিজ্ঞানী চি এন চিয়ং জন্ম হৈছিল

0: 1912 চনত। তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক ৱাল্ট হুইটমেনৰ জন্ম হৈছিল 1918 চনত। জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ ষ্টিভ ৱাগনাৰৰ জন্ম হৈছিল 1946 চনত। ফৰাচী গণিতজ্ঞ এভাৰিষ্ট গেলোৱাৰ মৃত্যু হৈছিল 1832 চনত। ইটালিয়ান উদ্ভাৱক এঞ্জেলো মৰিয়েণ্ডোৰ মৃত্যু হৈছিল 1914 চনত। জিলা ঐতিহ্যত আজি ক'বলৈ লৈছো গড়মূৰ সত্ৰ সম্পৰ্কে। গড়মূৰ সত্ৰ অসমৰ চাৰিৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। এই সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয় হৰিদেৱ। প্ৰথমতে গড়মূৰ সত্ৰ দুখন আছিল, এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। প্ৰতাপ সিংহই বন্ধুৱা সেৱাতল গড়ৰ মূৰতে স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজসত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্তন কৰিবলগীয়া হোৱা নাই। আগতে গড়মূৰ সত্ৰত অতুল ঐশ্বৰ্য সম্পত্তি আছিল। 1836 চনত ডেভিড স্কটৰ স্থাহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ 24,000+ ভূমি বৃত্তি পৰিত্যাগ কৰিবলগীয়া হয়। এই ঘটনা চলা জনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। গড়মূৰ সত্ৰ প্ৰায় 17শ শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। এই সত্ৰৰ সৈতে মহাপুৰুষীয় বৈষ্ণৱ ধৰ্মৰ গভীৰ সম্পৰ্ক আছে। আহোম যুগত এই সত্ৰৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। এই সত্ৰৰ নামঘৰ আৰু কীৰ্তনঘৰ অত্যন্ত সুন্দৰ কাঠৰ শিল্পকৰ্মৰে সজোৱা। ভাওনা, সত্ৰীয় নৃত্য, নাম প্ৰসংগ নিয়মিতভাৱে অনুষ্ঠিত কৰা হয়। ৰাস উৎসৱ আৰু জন্মাষ্টমীৰ সময়ত বহু ভক্ত আৰু পৰ্যটক আহে। সত্ৰখনত বহু পুৰণি পুথি, মুখাশিল্প আৰু ধৰ্মীয় সামগ্ৰী সংৰক্ষিত হৈ আছে। গড়মূৰ সত্ৰ কেৱল ধৰ্মীয় স্থানেই নহয়, ই হৈছে অসমীয়া ঐতিহ্য, সাহিত্য, সংগীত আৰু সত্ৰীয় সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
7: ডাঙৰ বোৱাৰী, এইডাল তোমাৰ নামত,
8: ইমানো কিয় খৰধৰ কৰিব লাগে?
7: আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত আৰু এইযোৰ মোৰ মাইনাৰ নামত।
9: কিন্তু আইতা,
7: হা,
9: আপোনাৰ নামত
10: সকলোবোৰ। মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম তেতিয়া পইচা পাবলৈ এওঁৰেই সহজ হ'ব।
7: এনে কথা ক'ব নাপায় কি যে
11: RBI কয়,
12: জানি লওক, সতৰ্ক হৈ ৰওক।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথম সৌজন্যমূলক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছদিনীয়া ভ্ৰমণসূচীৰে ৰাজধানী নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী। বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, 5 বছৰত 1,000 কোটি কেলেংকাৰী, পুনৰ 16 জন অস্থায়ী কৰ্মচাৰীক অব্যাহতি। বৰপেটাত কলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ সচিবালয়ত বিত্তীয় অনিয়মৰ তদন্তৰ বাবে অচিৰে গঠন হ'ব সমিতি। ইন্ধনৰ মূল্যবৃদ্ধি, শীঘ্ৰে বাঢ়িব বাছৰ ভাড়া, 150 টকা পৰ্যন্ত দূৰণিবতীয়া বাছৰ ভাড়া বৃদ্ধি, ইতিমধ্যে বন্ধ কৰিলে টিকেটৰ ৰেহাই মূল্য। ধন দাবীৰ গোচৰত ৰজি কলিতাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াৰ নিৰ্দেশ আদালতৰ, তদন্তকাৰী বিষয়াক চৰকাৰ কৰ্তৃপক্ষৰ যাৱতীয় অনুমতি ল'বলৈ আদেশ। আনহাতে নিৰ্বাচনত ধন আত্মসাত কৰাৰ অভিযোগত ACS ডঃ সংগীতা বৰঠাকুৰক জেৰা। জ্বলন্ত অগ্নিকোণত পৰিণত হ'ব ৰাজধানী দিল্লী। দিল্লীৰ ভূপৃষ্ঠৰ তাপমাত্ৰা পাৰ কৰিব

ষাঠি ডিগ্ৰী চেলছিয়াছ, তীব্ৰ খৰাঙে দহিব দেশ, এনলিনোৰ প্ৰভাৱ, ভাৰতীয় বতৰ বিজ্ঞানৰ সতৰ্কবাণী, চলিত বাৰিষাত অভাৱনীয় হাৰত হ্ৰাস পাব বৰষুণ, ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হ'ব কৃষিখণ্ড, জুন হ'ব আটাইতকৈ গৰম মাহ, কেৱল উত্তৰ পূৰ্বৰ ৰাজ্যসমূহতে হ'ব স্বাভাৱিক বৰষুণ। জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল, মহানগৰীক পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে স্বচ্ছতা প্ৰতিযোগিতা, জাবৰ সংগ্ৰহ, কাইলৈৰ পৰা মাহিলী আদায় দিব লাগিব 30%, নিয়োগ কৰা হ'ব 1000 স্বচ্ছ সখী, মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, বুজন পৰিমাণৰ ভাং ড্ৰাগছসহ 26 গ্ৰেপ্তাৰ, দীপৰ বিলৰ গছ কাটি ৰেল লাইন নিৰ্মাণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত গোচৰ, পৰিৱেশ মন্ত্ৰালয়, অসম চৰকাৰ, পি চি চি এফ, ৰেলৱেসহ কেইবাটাও চৰকাৰী পক্ষলৈ জাননী, পুনৰ কটাৰ বাবে 200 গছ চিহ্নিত, ইতিমধ্যে কাটিছে 100 গছ। ছেটেলাইটৰ ছবিত ধৰা পৰিছে ড্ৰেগনৰ বিশাল সামৰিক ঘাটি, চিন্তিত বিশ্ব, চীনৰ মৰুভূমিত সাজু 80 পাৰমাণৱিক মিছাইল। চিকেন লেকৰ সুৰক্ষা বেষ্টনিক লৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ, বংগৰ চৰকাৰী ভূমি হস্তান্তৰৰ পিছতে শিলিগুৰি কৰিডৰত তীব্ৰ সামৰিক প্ৰস্তুতি। দক্ষিণবংগত কাল ধুমুহাৰ সংহাৰ, কলকাতাত 7 লোকৰ মৃত্যু, ব্যাহত বিমান ৰেল সেৱা। 10 শ্বাসৰোধকৰ অভিযানৰ অন্তত 5 জীৱন্তে উদ্ধাৰ, লাওছত মৃত্যু গৰ্ভত পৰিণত হৈছে সোণৰ খনি। মাৰ্কিন ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ। লেংৰামত অত্যাধিক পৰিমাণৰ জীৱাণুৰ উপস্থিতি, ভাৰতৰ আমৰ আমদানি নিষিদ্ধ কৰিছে জাপানে। খেলৰ পিছত গুজৰাট টাইটানছৰ বিপক্ষে ফেভাৰিট ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি, আই পি এলত আহমেদাবাদত আজি ফাইনেল খেল অনুষ্ঠিত হ'ব। চলিত বছৰতে ভাৰতীয় জাৰ্চিত দেখিবলৈ পোৱা যাব বৈভৱ সূৰ্যবংশীক, এছিয়ান গেমছত ভাৰতীয় সম্ভাব্য দলত স্থান লাভ বৈভৱৰ। ফ্ৰেন্স অপেনত সংঘটিত হৈছে আন এক বৃহৎ সংঘটন, তৃতীয় ৰাউণ্ডৰ পৰা বাহিৰ নোভাক জকোভিচ, ছেমিফাইনেলত পৰাস্ত হৈ স্বপ্নভংগ, এছিয়ান গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হৈছে ভিনেছ ফোগাট, ছিংগাপুৰ অপেন বেডমিণ্টনৰ ফাইনেলত প্ৰৱেশ কৰিছে স্বাত্বিক আৰু চিৰাগ। প্ৰশ্নটো আজি পোৱাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল, আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে সিমানতে সামৰিছোঁ, নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছো নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি দন্তৰোগ চিকিৎসক ডক্টৰ দীপ শৰ্মা। নমস্কাৰ ডক্টৰ শৰ্মা।
1: নমস্কাৰ।
0: আৰু আমি পাতিবলৈ লোৱা বিষয়টো হ'ল ধপাত সেৱনৰ উপকাৰিতা আৰু দাঁতৰ যতন। আচলতে ধপাত সেৱন কৰাৰ পিছত দাঁতৰ যত্ন ল'বলগীয়া কথা প্ৰায় নাথাকে নিচিনাই ক'ব পাৰি। ইতিমধ্যে প্ৰায় দাঁত বা মুখগৰ্ভত বিভিন্ন ধৰণৰ অনিষ্ট হয়,
1: হয়
0: কিন্তু চিকিৎসা শাস্ত্ৰত তেনে অনিষ্ট হ'লেও সেই অনিষ্ট প্ৰতিৰোধ কৰিব পাৰি আৰু অনিষ্ট আগলৈকে নহ'বলৈ কেনেকৈনো ধপাত সেৱন বাদ দিব পৰা যায় সেইটো বিষয়ে বিভিন্ন দিহা আছে। আমি কথাষাৰি সেইকাৰণেই আৰম্ভ কৰিব বিচাৰিছোঁ যে ধপাত সেৱন আচলতে কৰিব নালাগে,
1: নালাগে
0: যদি বাধ্যত পৰি কিবা কাৰণে অকণমান মানসিক যিটো স্থিৰতা সেইটো যদি সঠিক ৰূপত ৰাখিব পৰা নাযায় তেতিয়া কেতিয়াবা কেতিয়াবা কিছুমান বদ অভ্যাসৰ বশৱৰ্তী হ'বলগীয়া হয় আৰু সেই বশৱৰ্তী হোৱাৰ পিছত এৰাৰো দিহা আছে আৰু অপকাৰিতাখিনি যদি সৰুৰে পৰা বা আমি আলোচনা বিভিন্ন মাধ্যমেৰে কৰি থাকোঁ তেতিয়াহ'লে সেই পন্থা নোলোৱাকৈও থাকিব পাৰি। এতিয়া আমি অপকাৰীনো কি কি হ'ব পাৰে ধপাত সেৱন কৰিলে সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তাৰ আগতে ধপাত সেৱনৰ কেইবাটাও পন্থা আছে, সেই পন্থাকেইটা জানিব বিচাৰিছোঁ। ধূমপানেই কওক, গুটখাই কওক,
1: মানে আপোনাৰ ধপাত যিবিলাক আছে সেইবিলাক হয়তো আপোনাৰ পাউডাৰ জাতীয় বস্তু হ'ব পাৰে বা আপোনাৰ স্মোক যিটো ধোঁৱা ওলাই পেলাই কৰে বা গুটকা এনেকুৱা ধৰণৰ বস্তুবিলাক আছে। চ' সেইবিলাকৰ পৰা আপোনাৰ বহুত ধৰণৰ মানে দাঁতৰ বুলি অকল নহয় মুখৰ বুলি অকল নহয় গোটেই শৰীৰতো বহুতখিনি অনিষ্ট।

0: হয়। তো সেইবোৰ ৰুট কৰাৰ কাৰণেও আজিকালি বহুতখিনি বেলেগ বেলেগ আপোনাৰ পদক্ষেপ আছে। আৰু কিন্তু তাৰ আগতে আমি যদি এইখিনিৰ অপকাৰিতাখিনি যদি আমি জনা হয় যে কি খালে কিয় হয় কিবা কি খালে কেনেকুৱা হয়, তেতিয়াহ'লে এইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে এটা সুবিধা হয়। সেইকাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাক হৈ থাকিলে চবৰ কাৰণে এটা সুবিধাও হয়।
1: এতিয়া আমি কথা প্ৰসংগত ক'লো, এই ধপাত গুটখা জাতীয় হ'ব পাৰে, বিভিন্ন মছলাৰ লগত ধপাত মিহলি কৰি বনোৱা হয়, ধূমপান হ'ব পাৰে, বিড়ি হ'ব পাৰে, খৈনী হ'ব পাৰে, আৰু তামৰৰ লগত খোৱা ধপাত হ'ব পাৰে, একেধৰণে অপকাৰ কৰে। এতিয়া প্ৰথম আমি গুটখাৰ কথা আলোচনা কৰোঁ। গুটখা এটা সাংঘাতিক ধৰণে প্ৰচলিত ধপাত সেৱন ব্যৱস্থা, এই গুটখাই কি কি অপকাৰ কৰিব পাৰে?
0: গুটখাত যিখিনি কিছুমান ৰাসায়নিক বস্তু তাতে দিয়া থাকে, যিটোৰ কাৰণে
1: ধপাতৰ ওপৰত
0: ধপাতত যিখিনি থাকে তাৰ ওপৰতো ৰাসায়নিক বস্তু কিছুমান থাকে। সেইকাৰণে সেইটো মানে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবৰ কাৰণে বডিয়ে মানে শৰীৰে নিজে বিচাৰি থাকে। যেতিয়া সেই মাত্ৰাটো ব্লাড এবাৰ খোৱাৰ পিছত সেইখিনি আপোনাৰ বডিত যায়, বডিত যোৱা মানে আপোনাৰ ব্লাডত যায়, ৰক্তত যায়। সেই ৰক্তত যেতিয়া সেই পৰিমাণটো কমি যাব, এবাৰ খোৱাৰ পিছত পৰিমাণটো বাঢ়ি যায়, নিকটিন যিটো কয়, তো সেই পৰিমাণটো যেতিয়া আকৌ কমি যাব তেতিয়া বডিয়ে বিচাৰে, যেনেকে আপোনাৰ ভোক লগা, টোপনি লগা, তেনেকুৱা যিটো চাৰ্কেল আছে এইটো এটা চাৰ্কেলৰ হিচাপে বনি যায় হৈ যায়, যিটোৰ কাৰণে আপোনাৰ এনেকুৱা হয় যে সেইটো এটা টাইমৰ পিছত আকৌ লগা হয়। দ্বিতীয়টো হ'ল যে এইটো এটা হেবিট টাইপ হৈ যায় যে সেইটো পেকেটটো খুলি মুখত লৈ খাম, চুবাই থাকিম, চুবাই থাকিলেহে মই কামটো কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা আকৰ্ষণ হয়। আৰু এইবোৰ খোৱাৰ পিছত আপোনাৰ
1: আৰু অকণমান খৰচটোও কম,
0: নাই আজিকালিতো দাম আছে কিন্তু বাকী কিছুমানতকৈ বহুতখিনি কম
1: হয়, আৰু অকণমান লুকুৱাই খাবলৈ অসুবিধা কম,
0: অসুবিধা কম, কাৰণ এইটো আপোনাৰ য'তে ত'তে পায়, যোনে তোনে কিনিব পাৰে। কিন্তু আজিকালি বয়স বান্ধি দিয়া হৈছে যে ইমান বয়সৰ তলত নিদিয়ে ধপাত, আপোনাৰ যিকোনো পাণ দোকানত নিদিয়ে, স্কুলৰ পৰা কিমান ৰেডিয়াছ বা এডুকেশ্যন ইনষ্টিটিউটৰ পৰা কিমান এটা ৰেডিয়াছৰ দূৰলৈ ৰাখে, কিন্তু আপোনাৰ কিনিবৰ কাৰণে একো অসুবিধা নাই, হেবিট হৈ যায়। আৰু আপোনাৰ ব্লাডত যেতিয়া বস্তুটো কমি যাব, নিকটিনটো কমি যাব, তেতিয়া আকৌ আগ্ৰহটো আহে খাবৰ কাৰণে, আৰু ইজিলি এভেইলেবল কাৰণে খাবৰ কাৰণে সুবিধা হয়।
1: এতিয়া এই ঘনে ঘনে যদি খাই থাকে কি হ'ব পাৰে?
0: প্ৰথমতেতো আপোনাৰ যিটো আৰ্জ, যিটো মানে খাবৰ কাৰণে মন যায়, সেইটো এটা হেবিচুৱেল ফৰ্ম কৰি দিয়ে, যিটো কাৰণে তেওঁ সেইটো এৰিবৰ কাৰণে এটা বহুত প্ৰব্লেমেটিক, এনেকুৱা নহয় যে কালি পা মই নাখাওঁ এৰি দিব পাৰিম, সেইটো এৰিব নোৱাৰা হৈ যায়, সেইটো এটা ডাঙৰ প্ৰব্লেম। ছেকেণ্ড প্ৰব্লেম, মুখৰ যিবিলাক ইলাষ্টিচিটি থাকে, মুখখন আঁ কৰিব পাৰোঁ আমি, যিটো মুখত পূৰা খুলি মেলিব পাৰোঁ, আমাৰ থ্ৰী ফিংগাৰ তিনিটা আঙুলি পূৰা মুখত সোমাব লাগে, যেতিয়া এইবোৰ খাই থাকে তেতিয়া ভিতৰৰ যিটো ফাইবাৰাছ বেণ্ড বুলি কয় গালত, যিটো ইলাষ্টিচিটি থাকে, আঁ কৰি দিব পাৰি, পূৰা মুখখন বহলকৈ মেলিব পাৰি, সেই বহলকৈ মেলাটো লাহে লাহে লাহে লাহে লাহে কমি আহি থাকে, কাৰণ সেই ইলাষ্টিচিটিবিলাক যিটো আছিলে সেইবিলাক ফাইবাৰাছ বেণ্ড টাইপ হৈ যায়। সেই যিটো ইলাষ্টিচিটি থাকে সেই ইলাষ্টিচিটিটো বেয়া হৈ যায়, পেলাই ৰছী টাইপ হৈ যায়, টান টান হৈ যায়, মুখখন গালৰ দুই চাইডে আঙুলি দি পেলাই এনেকৈ টানি চালে আপোনাৰ সেই বেণ্ডছবিলাক ৰছী নিচিনা আঁ জাতীয় যাব পোৱা যায়। সেইটো যেতিয়া আপোনাৰ সদায় মুখখন চাব লাগে যে আপোনাৰ তিনিটা আঙুলি মুখৰ ভিতৰত আৰামত সোমাই যাব লাগে মুখখন আঁ কৰিলে, এনেকুৱা গুটখা ধৰণৰ এইবিলাক বস্তু খাই থাকিলে আপোনাৰ সেই মুখৰ যিটো মেলাৰ যিটো কেপাচিটি থাকে, যিমানখিনি মেলিব লাগে সেইটো লাহে লাহে কমি আহে, কমি এনেকুৱা পৰ্যায়লৈ আহে যে মানুহ মুখখন এটা আঙুলিও সোমাব নোৱাৰে। আৰু এইটো এনেকুৱা নহয় যে আপুনি অপাৰেশ্যন কৰি দিব পাৰে।
1: গালৰ ভিতৰৰ ফালে কিবা দাগ দাগ বহিব নেকি?
0: ভিতৰটো দাগ বহিবই, গালৰ প্ৰথমটো মেইন কৰি মুখখন বন্ধ হৈ গ'লে খোৱাটো মানুহৰ অসুবিধা হৈ যায়, আৰু সেইটো অপাৰেশ্যনটো আপোনাৰ অকল লেজাৰ দি হ'ব, কাৰণ সেইখিনি কাটি দিলে ফালি যাই থাকিব, চ' অপাৰেশ্যনটো ইমান ইজি নহয়, চ' সেইটোৰ কাৰণে আপোনাৰ এইটো খাব নালাগে। তাৰ ওপৰত আপোনাৰ দাঁতবিলাক যিবিলাক আছে, দাঁত আৰু গাম যিটো ওপৰত আলুটো থাকে, সেই আলুৰ ভিতৰত এই গুটখাৰ সৰু সৰু টুকুৰাবিলাক সোমাই যায় থাকে, তো মুখৰ পৰা এটা বেড স্মেল আহে, লাহে লাহে দাঁতবোৰত ষ্টেইন পৰে, ব্ৰাউন কালাৰ ষ্টেইন এটা পৰি যায়, ৰং ধৰি যায়, পাথৰ জমা হোৱা বুলি কয় দাঁতৰ তলৰ ছাইডত পিছৰ পিনে, যিটো গুটখাত যিটো কেলছিয়াম থাকে সেই কেলছিয়ামটো ডিপজিট হৈ যায় থাকে, ডিপজিট হৈ যোৱাৰ কাৰণে দাঁতবোৰৰ মানে যিটো শ্বেপ থাকে সেইবিলাক পিছৰ দিশে একদম পুৰা এটা লেয়াৰ এটা হৈ যায়, সেই লেয়াৰটো আকৌ চাফা কৰিব লাগে। আৰু যেতিয়া সেই লেয়াৰটো থাকিব আৰু আলুবিলাকৰ ভিতৰত লেতেৰাবোৰ সোমাই যাব, দাঁতবোৰ লাহে লাহে লৰিব ধৰে, দাঁতবোৰৰ পৰা স্মেল আহিব, স্মেল অহাৰ পিছত আপোনাৰ বোৰৰ পৰা তেজ ওলাব ধৰিব, পায়েৰিয়া যিটো হয় সেইটো হ'ব, দাঁতবোৰ লৰি যাব, আৰু সেইবোৰ এবাৰ দাঁতবোৰ লৰি যোৱা মানে দাঁতবোৰ আকৌ ঠিক কৰাটো ইমান সহজ নহয়,
1: চিকিৎসকৰ কাৰণে কঠিন হয়,
0: কঠিন হয়।
1: তাৰপিছতে এইটো কেঞ্চাৰলৈকে যাব পাৰে, এইখিনি হ'ল কেঞ্চাৰ নোহোৱাৰ আগৰ বেমাৰ,
0: এইখিনি প্ৰি, এবাৰ যেতিয়া বেঞ্চবিলাক আহি যায়, মুখত বগা চামনি পৰিব ধৰিব, এনেই বগা চামনি ইজ প্ৰি কেঞ্চাৰাছ লিজেন, কেঞ্চাৰ হোৱাৰ আগৰ লিজেনটো, আৰু এইবোৰেই যাই যাই যাই যাই আপোনাৰ গ্ৰ'থ হয়, গ্ৰ'থ হৈ পেলাই কেঞ্চাৰ হ'ব পাৰে। বহুতে কয় যে চুনে

0: কিছু আমি দ্বিতীয় বিধ একে ধৰণৰ খৈনী খুব সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায়। শৈশৱতে শিকিবলৈ আৰম্ভ কৰে, খৈনীৰ পৰাও একেধৰণৰ অপকাৰ হ'ব পাৰে।
1: গোট গাত কি হয়, আপোনাৰ গোটেই মুখখনো যেনেকুৱা হয়, খৈন যিটো চাধা বুলি কৈছে, খৈনী যিটো আছে সেইটো এটা স্পেচিফিক পজিশ্যনত থয়,
0: নিৰ্দিষ্ট জেগা,
1: নিৰ্দিষ্ট জেগাত থয়। সেই জেগাটোত কি হয়, আপোনাৰ এটা যিটো নৰ্মেল স্কিন থাকে, সেই নৰ্মেল স্কিনটো ওপৰতো কাটি দিয়ে, তো কাটি দিয়াৰ পিছত সেইখিনি বিৰাট ডাঠ ডাঠ হৈ যায়, টান ধৰণৰ, অলপ মানে বাকী স্কিনখিনি লাৰি আৰু সেইখিনি স্কিন লাৰিলে ডিফাৰেঞ্চ এটা হয়। লাহে লাহে তাতে বেঞ্চ কিছুমান মানে ডাক মানে এনেকুৱা আঁহ জাতীয় পৰে, তাৰপিছত হোৱাইট চামনি পৰে, তাৰপিছত সেইখিনি জেগা যদি তাৰপিছতো তাতেই খাই থাকে, সেই জেগাখিনি পিছলৈ কি হয় মানে বিষ নোহোৱা হৈ যায়, কাৰণ সেই ধপাত আপোনাৰ খৈনী বা চাধা যিটো আছে সেইটো সেইখিনি জেগাত থৈ থাকে, বিষটো নোহোৱা হৈ যায়,
0: মানে স্নায়ুখিনি তাৰ দুৰ্বল হৈ যায়,
1: দুৰ্বল হৈ যায়, দুৰ্বল হৈ তাতে গ্ৰ'থ হোৱাটো চান্সেছ বেছি থাকে।
0: বহুত সময়ত দেখা যায় যে সেইফালে কিবা এটা অসুবিধা হ'ল, অন্যফালে
1: অন্যফালে ৰাখি দিব,
0: অন্যফালে
1: সেইপিনে অলপ প্ৰথম অৱস্থাত দিগদাৰ পায়, আকৌ অন্যফালে লাগিলে, আকৌ সেই চাইডে দিগদাৰ পালে, মানে চাৰিটা জেগাত বেচিকেলি ঘূৰাই থাকে মানুহে। চ' সেই জেগাখিনি আপোনাৰ মানে একো নাখাই আহিলেও আপুনি মুখখন মেলি চালে সেই জেগাখিনি ডিফাৰেঞ্চেছ মানে নৰ্মেল চকুৰেও বা নৰ্মেল মানুহ এজনো দেখিলে গম পাব পাৰে যে সেইখিনি জেগাত কিবা এটা ডিফাৰেঞ্চ হৈছে বাকী এৰিয়াৰ পৰা। চ' সেইখিনি জেগা
0: তাৰ পৰা গৈ দাঁতত অপকাৰ কৰিব,
1: দাঁতত যেতিয়া আপোনাৰ যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক হয় তো আল্টিমেটলি যাই পেলাই আপোনাৰ পায়েৰিয়া যিটো কয় সেইটো হয়, সেইটো হৈ পেলাই দাঁতবিলাক লুজ হৈ যায়, মুখৰ পৰা স্মেল আহে, দাঁতৰ পৰা তেজ ওলায়, পুজ ওলায়, লাহে লাহে দাঁতবোৰ লৰি যায়, আকৌ সেই
0: পায়েৰিয়া একেখিনিয়ে হ'ব গুটখাৰ লগত, গুটখাৰ লগত গোটেই মুখমণ্ডলত হোৱাৰ সম্ভাৱনা থাকে, আৰু ইয়াত নিৰ্দিষ্ট জেগাত সমস্যাখিনি
1: নিৰ্দিষ্ট জেগাত কেঞ্চাৰাছ পজিশ্যনটো হোৱাটো বেছি দেখা যায়, আৰু বাকী জেনেৰেলাইজ যিখিনি মুখৰ আপোনাৰ জিঞ্জাইভেটিছ বা আপোনাৰ পায়েৰিয়া বুলি কয় সেইটো আপোনাৰ যিকোনো ধৰণৰ ধপাত ইউজ কৰিলে হয়।
0: এতিয়া ধপাতখনৰ অন্য এটা ব্যৱস্থা হ'ল চিগাৰেট,
1: চিগাৰেট
0: চিগাৰেটে মুখমণ্ডল বা দাঁতৰ কি কি সমস্যা আনিব পাৰে?
1: চিগাৰেটেতো প্ৰথমটো এইটোৱে কথা যে চিগাৰেট যোনে খায় তেওঁৰো এফেক্ট হৈ আছে আৰু যোনে নাখায় তেওঁৰ এফেক্ট হৈ আছে,
0: প্ৰত্যক্ষ পৰোক্ষ দুয়োটাই
1: দুটাই এফেক্ট হৈ আছে। কিন্তু যোনে খাই আছে তেওঁলোকৰ আৰু এটা হয় যে আপোনাৰ যিটো ইনহেল কৰে টবেকটো যিটো ইনহেল কৰে সেইটো আপোনাৰ আৰু গৰম হিট এটা আপুনি ইনহেল কৰি আছে, চ' মুখৰ ভিতৰত যিটো টেম্পাৰেচাৰ থাকিব লাগে, নৰ্মেল টেম্পাৰেচাৰ, নৰ্মেল পি এইচ লেভেল যিখিনি থাকিব লাগে সেই নৰ্মেল টেম্পাৰেচাৰটোতকৈ বাঢ়ি যাই থাকে। চ' আপোনাৰ মুখৰ ভিতৰত কিছুমান বেক্টেৰিয়া যিবিলাক দৰকাৰ আছে সেইবিলাকো মাৰি দিয়ে, মুখৰ টেম্পাৰেচাৰটো ৰেইজ কৰে, ধোৱাটো যিটো ভিতৰলৈ যায় আছে
0: সেইটো
1: লাংচত যাব, লাংচত সেই কলা দাঁতটো যিটো দাঁতৰ ভিতৰত আপোনাৰ যি দাঁতৰ আগত যিটো দেখিছে সেই একেখিনি বস্তু আপোনাৰ বুকুৰ ভিতৰত লাংচত
0: একেধৰণে গুটখা আৰু খৈনী খালে যিখিনি পিক গৈ থাকে পেটলৈ সেইখিনিওতো অপকাৰ কৰে,
1: সেইটো আপোনাৰ ছিষ্টেমিক প্ৰব্লেমটো থাকিবই, কাৰণ সেইটোৰ পৰা আপোনাৰ ব্লাডত গৈছে,
0: মানে মুখৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংশলৈকে,
1: মুখৰ ভিতৰত আপুনি যি নিয়ে
0: হয়
1: মুখৰ ভিতৰত এবাৰ সোমোৱাৰ পিছত ভিতৰত যোৱাৰ পিছত সি ব্লাডত লৈয়ে যাব আৰু গোটেই অভাৰঅল চাৰ্কুলেট কৰে।
0: গতিকে সেইখিনি কথা আচলতে আমাৰ শ্ৰোতাই আৰু যিখিনি অভ্যাসবোৰ কৰি আছে সেইখিনি এই অভ্যাসবিলাক এৰিবলৈ অলপমান হ'লেও চিন্তা কৰিব হয়। এতিয়া আমি শেষৰটো আহিছোঁ, খুব আমাৰ সমাজত প্ৰচলিত ব্যৱস্থা হ'ল পাণ তামোল, এই দুটাই মুখৰ কি কি অপকাৰ কৰিব পাৰে, দাঁতৰ কি কি অপকাৰ কৰিব?
1: বেছিকেলি পাণ তামোলটো আপোনাৰ এনেকুৱা নহয় যে সি কেঞ্চাৰাছ একেবাৰতে কৰি দিব বা হেৰি হয়, কিন্তু সেইটো এটা লিমিটত যদি তেতিয়াহ'লে মানে কেঞ্চাৰ এনেকুৱা নহয় যে পাণ তামোল খোৱা মানুহে কেঞ্চাৰ হয়, পাণ তামোল নোখোৱা মানুহৰো কেঞ্চাৰ হয়, আৰু এইটো নহয় যে পাণ তামোল খালে কেঞ্চাৰাছ হ'বই, সেইটো একো কথা নাই। কিন্তু আপোনাৰ নিকটিন যিবিলাক চূণ দিয়ে সেইবিলাকৰ পৰা বেছি এফেক্ট কৰে,
0: বহুতে জৰ্দাৰ লগত খায়,
1: জৰ্দাৰ লগত খায়। তো যেনেকৈ চাধা, খৈনী, আপোনাৰ চিগাৰেট, গুটখা এইবিলাকত কেমিকেল ইউজ কৰা যায়, তো এইবিলাকৰ পৰা চান্সেছটো বহুত বেছি বাঢ়ি যায়। কেঞ্চাৰ সেইবিলাক নোখোৱা মানুহৰো হয়, এইটো বহুতে কয় যে নোখোৱা মানুহৰো হৈছে, খোৱা মানুহৰো নাই হোৱা, কিন্তু নোখোৱা মানুহ এজনৰ যিমান চান্স থাকে, যিমান পাৰ্চেণ্টেজ হয় তাতকৈ খোৱা মানুহজনৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়।
0: আচলতে ধূমপানে বা ধপাত সেৱনে কৰ্কট ৰোগ কৰে এইটো
1: প্ৰমাণিত, প্ৰমাণিত,
0: আৰু সেইকাৰণে এইটো প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে আমি এই ৰোগৰ পৰা বাচি থাকিব পৰা বহুত ৰাস্তা থাকে, আৰু তাৰ বাহিৰেও বহুতখিনি কাৰণ আছে, যিখিনি কাৰণ কৰ্কট ৰোগৰ কাৰণে এতিয়াও বিজ্ঞানীসকলে বিভিন্ন প্ৰচেষ্টাৰে জানিবলৈ চেষ্টা কৰি আছে, নহয় জানো?
1: পাণ তামোলত কি হয়, তামোল যেতিয়া বা চুপাৰিটো যেতিয়া চুপাই থাকে তেতিয়া সৰু সৰু গুড়া হৈ যায়, এইবোৰ দাঁতৰ ফাঁকৰ মাজত সোমাই যায়, আলুৰ মাজত সোমাই যায়, সেই আকৌ একেই কথা,
0: একেই ধৰণৰ সমস্যা,
1: আপোনাৰ পায়েৰিয়া যিটো প্ৰব্লেম আহিব পাৰে সেইটো আহে,
0: আকৌ সেই তামোলৰ পিক পেটলৈ গ'ল,
1: আকৌ পেটলৈ গ'ল, আকৌ তাৰ ওপৰত পাণৰ লগত আকৌ চূণো দিয়ে।

0: চূণ গুড়,
1: চূণ আকৌ বেছিকে দিয়ে,
0: অঁ
1: তাৰপিছত আপোনাৰ চাধাও দিয়ে, বেলেগ বেলেগ কিবা মছলাও দিয়ে, চ' সেইবিলাকে আৰু বেছি মানে
0: অপকাৰ কৰা
1: অপকাৰটো বেছি কৰে। আৰু মুখৰ ভিতৰত কিবা হ'লে, পাণ তামোল খাই মুখৰ ভিতৰত কিবা হ'লে চূণে ডাকিছে, এটা মানে খুব হেৰি হয়, নাই একো হোৱা নাই, চূণে ডাকিছে ঠিক হৈ যাব। চ' মুখৰ ভিতৰত ঘাঁহ হ'লে মানে এই মুখৰ ভিতৰত আপোনাৰ যিটো তেজৰ চলাচলটো আছে খুব বেছি, চ' মুখৰ ভিতৰত আপোনাৰ কিমান বেক্টেৰিয়া বা কিমান আমি হাতেৰে লেতেৰা বা মুখৰ ভিতৰত যায়, চ' মুখৰ এই চেলাইভা আৰু ব্লাড ছাপ্লাইটো ইমান বেছি, সি নিজে কণ্ট্ৰল কৰিব পাৰে, মানুহজনক পুটুকৈ বেমাৰ হ'ব নিদিয়ে। কিন্তু এই যে চূণে কাটে বুলি কয়, চূণে কাটে এনেকুৱা নহয়, চূণে ডাকে বুলি কয় যিটো, তো মানে কি হয়, ওপৰ লেয়াৰটো গুচি যায়, চ' বডিয়ে সেইটো ৰিপেয়াৰ কৰে। কিন্তু এইটো নহয় যে সেইটো যদি আপোনাৰ যে যিকোনো ঘাঁহ এটা হৈছে বা কাটিছে বা ডাকিছে, যেতিয়া আপোনাৰ 7 দিনৰ ভিতৰত শুকোৱা নাই, বডিয়ে নিজে নিজে তাক কভাৰ কৰা ঠিক কৰিব পৰা নাই, 7 দিনৰ পিছত আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো
0: বাঞ্ছনীয়
1: বাঞ্ছনীয়।
0: এতিয়া আমি আহিব বিচাৰিছোঁ, আমি সমস্যাৰ কথা পাতিলোঁ বহুতখিনি, ধপাত সেৱনৰ অপকাৰিতা সম্পৰ্কে, তামোল পাণৰ অপকাৰিতাৰ কথা পাতিলোঁ। এতিয়া নোখোৱাকৈ থাকিবলৈ হ'লে কি কি কৰা উচিত?
1: নোখোৱাটো প্ৰথমটো হ'ল আপোনাৰ নিজৰ যিটো উইল, উইল পাৱাৰটো আপুনি বঢ়াব লাগিব,
0: মনৰ শক্তি বঢ়াব লাগিব।
1: কিয় খাব নালাগে এই বস্তুবোৰ আপুনি,
0: এতিয়া বেয়াখিনি আমি যথেষ্ট পাতিলোঁ
1: পাতিলোঁ,
0: এইখিনিৰ পৰা অপকাৰ বুলি আমি জানিলোঁ, উপকাৰ অকণমানো নাই
1: নাই।
0: হয়,
1: তো সেই বস্তুখিনি আপুনি নিজক প্ৰথমতে ঠিক কৰিব লাগিব। বাকী আপোনাৰ যিখিনি আছে সেইখিনি বাৰু মই ক'ম, প্ৰথমতে আপোনাৰ নিজৰ উইল পাৱাৰটো নানিলে কোনো ঠিক কৰিব নোৱাৰে। প্ৰথমতে এই বস্তুখিনি, আজিকালি হাতে হাতে মোবাইল চবৰে থাকে, আৰু যেতিয়া আপোনালোকে ইউটিউবতো চাব পাৰে বা এইবিলাকৰ পৰা ছাইড এফেক্টটো কি আছে, মোবাইলততো চব বিচাৰি পেলাই পায়ে, তো আপোনাৰ এনেকুৱা ধৰণৰ বহুত ভিডিঅ'জ আছে, লাংছত কেনেকৈ যায়, মুখত কি হয়, আৰু ইভেন আপোনাৰ চিগাৰেটৰ পেকেটত আজিকালি 80% 70% এৰিয়াটো দেখাই দিয়ে যে মানে কি হ'ব পাৰে এইটো খালে, তাৰপিছততো মানুহে ইগনোৰ কৰে। চ' এইখিনি যদি চাই অলপ ষ্টাডি কৰে, পঢ়ে, ভিডিঅ' চাই, মানুহৰ কেনেকুৱা কি হৈছে, হোৱাৰ পিছত যিবিলাকৰ ভাল হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ হেৰি কৰিছে, বা অপাৰেশ্যন হোৱাৰ পিছত মুখখনৰ শ্বেপ বদলি যায়, কাৰণ বোনটো কাটি দিব লগা হয়, তো মুখৰ দেখাটো বেয়া হৈ যায়, তো এইবোৰ গোটেইখিনি চাই নিজৰ এটা উইল পাৱাৰ বনাব লাগিব যে মই এৰিব বিচাৰিছোঁ। তেতিয়াহে আপুনি যিখিনি ছাপোৰ্ট আছে সেইখিনি তেতিয়াহে কাম কৰিব, যেতিয়া আপোনাৰ উইল পাৱাৰটোৱে নাই আপোনাৰ ছাপোৰ্টত একো নহ'ব। প্ৰথমটো আপোনাৰ আজিকালি নিকটিন টেবলেটছ বহুত আছে, নিকটিন পেটছ আছে, তো সেইবিলাক ইউজ কৰিব পাৰে। ছেকেণ্ড, আপোনাৰ কাউন্সিলিং কৰা হয়, কাউন্সিলিং কৰিব লাগে, আৰু প্লেচিবো চিগাৰেট কিছুমান ইউজ হৈছিলে মাজতে, এতিয়া বেন হৈছে আকৌ, কিন্তু সেইটোৱে আকৌ এটা হেবিট ফৰ্মেশ্যন, তো হেবিটবিলাক আপোনাৰ বন্ধ কৰিব লাগিব, যে মানে পেকেটটো খুলি খোৱা সেইটো এটা মানুহৰ হেবিট, চিগাৰেটটো হাতত লৈ কথা পাতা, টেনশ্যন হ'লে চিগাৰেটটো খাম, ভাল লাগিলে চিগাৰেটটো খাম, তো হেবিট ফৰ্মেশ্যনখিনি আপুনি গুচাব লাগিব। আপুনি কাউন্সিলৰ তাতে যাব লাগিব, কাউন্সিলৰত যাই পেলাই আপোনাৰ কাউন্সিলিং কৰিব লাগিব প্ৰথম, কিন্তু আপোনাৰ যিয়ে কৰক আপোনাৰ বাকী, কাৰণ নিকটিন পেটছবিলাকে কি কৰে, আপোনাৰ বডিত নিকটিন যিটো লাগে সেই নিকটিনটো ছাপ্লাই কৰি থাকে, আপোনাৰ হেবিটটো ব্ৰেক কৰি দিয়ে, আপোনাক বডিত নিকটিন দিয়ে আছে, কাৰণ আপোনাৰ আৰ্জ আহে, এটা ডিমাণ্ড এটা আহে যে মোৰ নিকটিন লাগে, চ' নিকটিন টেবলেটটো খাই দিলে সেই নিকটিন বডিৰ আৰ্জটো গুচি যায়, সেইটোত আপোনাৰ হেবিটটো ব্ৰেক কৰায়, প্ৰথম
0: সেইটো সদায় অভ্যাস কৰিলে সেইটোৰ পৰা আকৌ উপকাৰ হ'ব,
1: সেইটো আকৌ হেবিচুৱেট হৈ যাব পাৰে, সেইকাৰণে আজিকালি পেটছ আহে, নিকটিন পেটছ বডিত লগাই দিয়ে, তো তাৰ পৰা অলপ অলপকৈ নিকটিন যাই থাকে, চ' সেইটোৱে আপোনাক হেবিট ব্ৰেকিং কৰে। বাকী আপোনাৰ যিটো মনৰ ভিতৰত আছে সেই উইল পাৱাৰটো বনাবৰ কাৰণে নিজে অলপ ষ্টাডি কৰিব লাগিব, লগত কাউন্সিলৰ লাগিব, তো এনেকুৱা
0: যোগা প্ৰাণায়াম এইবিলাকে চাগে নিশ্চয় সহায় কৰিব,
1: সহায় কৰিব, সহায় কৰিব,
0: মনৰ জোৰ
1: পৰা, আৰু সেই টাইমটো আপোনাক এভইড কৰি দিয়া যায়, সেইটো টাইমত এটা বেলেগ এটা চিটুৱেশ্যনত থকা যায়, তো সেনেকুৱা ধৰণৰ, আৰু লগ বন্ধুৰ লগত, তেনেকুৱা লগ বন্ধুৰ লগত কৰিব লাগিব, অলপ আঁতৰি আহিব লাগিব, চ' আল্টি মানে যেনেকুৱাই যি কৰক আপোনাৰ মেডিচিনে বেচিকেলি আপোনাৰ হেবিটটো ব্ৰেক কৰাই দিয়ে,
0: বাকীখিনি নিজৰ মনৰ,
1: বাকীখিনি নিজৰ কথা।
0: যি কিন্তু শেষত মই সুধিব বিচাৰিছোঁ, যিসকলৰ চিকিৎসাৰ প্ৰয়োজন হয়, চিকিৎসাৰ প্ৰয়োজন হ'লে তেওঁলোকে কেনেধৰণেৰে চিকিৎসা কৰিব?
1: প্ৰথম যেতিয়া উইল পাৱাৰটো বনাই লয় যে মই এৰিম, তেতিয়াহ'লে দাঁতবোৰ এবাৰ চাফা কৰাই ল'ব লাগে, দাঁতবোৰ পুৰা লেতেৰা হৈ আছে,
0: চাফা হৈ গ'ল, মনটো পৰিষ্কাৰ হৈ গ'ল,
1: তো দাঁতবোৰ চাফা কৰি দিলে মুখৰ স্মেলটো গুচি গ'ল, ব্লিডিং অহাটো বন্ধ হৈ গ'ল, তে সেইটোৰ পৰা এইখিনি কৰি থকাৰ কাৰণে মোৰ এনেকুৱা হৈছিল, দাঁতবোৰ ইমান লেতেৰা দেখিছিলে, মানুহৰ লগত কথা পাতিলে মুখৰ পৰা গোন্ধায়, এইখিনি কৰি লোৱাৰ লগে লগে আপোনাক এটা উইল পাৱাৰটো বঢ়োৱাৰ এটা এটা ৰাস্তা পথ বিচাৰি এটা পায় যে উইল পাৱাৰটো কৰিলে যে মই এৰিম কিন্তু দাঁতবোৰ লেতেৰাই হৈ আছে কিনো হ'ব কিন্তু এবাৰ যেতিয়া আপুনি দাঁতবোৰ চাফা কৰাই লয় পাইৰিয়া

0: ট্ৰিটমেণ্টটো কৰাই লয়, মুখৰ পৰা স্মেল অহাটো বেয়া, স্মেল অহাটো বন্ধ হৈ যায়, তেজ অহাটো বন্ধ হৈ যায়, দেখাত ভাল হৈ যায়, তেতিয়া এই উইল পাৱাৰটো আৰু অলপ বঢ়ায়। সেইটো ছেকেণ্ড, আপোনাৰ যেতিয়া মুখখন বন্ধ হ'ব ধৰিছে তেতিয়াই আপুনি যদি ডক্টৰৰ ওচৰত যায় তো বিভিন্ন মেডিচিন আছে, সেই মেডিচিন ড'জবিলাক চাই পেলাই সেইটো দি পেলাই
1: চিকিৎসা কৰিব,
0: মুখৰ এক্সাৰচাইজ দিব লাগিব, আপোনাক কাউন্সিলিং কৰা যাব যে কেনেকুৱা ধৰণৰ মুখখন বন্ধ হয়। এনেকুৱালৈ ভিডিঅ' লৈ দেখুওৱা যায় য'ত মুখখন পূৰা জিৰ' মুখখন নুখুলেই, আমাৰ গুৱাহাটীতে বহুত পাইছোঁ মই, আমাৰ অসমতে বহুত কেছ আছে য'ত মুখখন নুখুলে তেনেকেই খাই আছে। যেতিয়া তেওঁৰ অলপ মুখখন বন্ধ হৈ যাওঁতে যেতিয়া কনচিয়াছ হৈ যাব তেতিয়া আপোনাৰ এক্সাৰচাইজ, মুখৰ ফিজিঅ'থেৰাপি এক্সাৰচাইজ কৰি পেলাই মেডিচিনেল হেল্প দি পেলাই, হেলডি ফুডছ দি পেলাই, কাউন্সিলিং দি পেলাই তেওঁক এইটো বন্ধ কৰা যায় আৰু মুখখন খুলি দিব পাৰি। কিন্তু একদম মুখখন জিৰ' বন্ধ হৈ যোৱাৰ পিছত বহুত বহুত
1: পিছলৈ তাৰমানে অস্ত্ৰোপচাৰৰ দ্বাৰা কিছুমান কাম সমাধান কৰিব পৰা যায়।
0: অস্ত্ৰোপচাৰ মানে এইটো আপোনাৰ নৰ্মেল মানে অস্ত্ৰোপচাৰ অলপ হেৰি হয়, এইটো লেজাৰ ট্ৰিটমেণ্ট কৰিব লাগে,
1: যিসকলৰ একেবাৰে জটিল পৰ্যায়ৰ চিকিৎসা ব্যৱস্থা সেইধৰণেৰে আছে। কিন্তু এই চিকিৎসা পদ্ধতিলৈ যোৱা মাত্ৰ তেওঁ খৰচৰ মাত্ৰ যথেষ্ট হ'ব, গতিকে সেইখিনি কথাও মনত ৰাখিব লাগিব। আৰু তাৰ লগে লগে এই যে ধূমপান কৰা, গুটখা খোৱা, পাণ তামোল খোৱা, প্ৰতিটো ক্ষেত্ৰতে যদি তেওঁ পইচাৰ কথা এটা হিচাপ কৰি থাকে, মই দিনে 10টা চিগাৰেট ল'লোঁ, সেৱন কৰিলোঁ, 10টাত যদি 10 টকাকৈ হয় 100 টকাকৈ তেওঁ গৈ আছে, এই কথাবোৰ যদি মনলৈ বাৰে বাৰে আনি থাকিব পৰা যায়,
0: যিমান টকা আপোনাৰ ধূমপানত এইবিলাকত খৰচ কৰে এই গোটেইখিনি এমাউণ্ট যদি বছৰত যদি আপুনি চাই যে কিমান খৰচ হৈছে, এইখিনি যদি আপুনি নিজৰ হেল্থৰ কাৰণে লগায়
1: তেতিয়াহ'লে যথেষ্ট উপকাৰ হ'ব, দেশখনত স্বাস্থ্যৱান নাগৰিক সৃষ্টি কৰাত সহায়ক হ'ব। গতিকে ডক্টৰ শৰ্মা, আপুনি আহি আমাৰ মাজত উপস্থিত থাকি যিখিনি ধূমপানৰ অপকাৰিতাৰ সম্পৰ্কে ক'লে আৰু দাঁতৰ যত্নৰ সম্পৰ্কে উল্লেখ কৰিলে, তাৰ পৰা নিশ্চয় শ্ৰোতাসকলে উপকৃত হ'ব। ধন্যবাদ থাকিল, নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষ ঘোষিকাৰ লিখিত পৰীক্ষা আজি দিনৰ 10 বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ নাম আমাৰ ফেচবুক পেজত ইতিমধ্যে উল্লেখ কৰা হৈছে। এটা কথা মন কৰিব, ৰুম নম্বৰ 001ৰ প্ৰাৰ্থীসকলে ৰুম নম্বৰ 003ত বহিব। লগতে যিসকলৰ নাম পেজত দিয়া তালিকাত আছে কিন্তু কল লেটাৰ মেইলত পোৱা নাই, তেওঁলোকে সোনকালে আহি নিউ একাডেমিক বিল্ডিঙৰ ৰুম নম্বৰ 002ত আকাশবাণী গুৱাহাটীৰ বিষয়াসকলক লগ কৰিব। মোবাইল ফোন পৰীক্ষা হললৈ আনিব নোৱাৰিব। কল লেটাৰৰ সৈতে নিজৰ এখন ফটো পৰিচয় পত্ৰ আনিব লাগিব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না,
7: পিন দিয়া।
8: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
9: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
8: RBI কয়, জানি লওক, সতৰ্ক হওক।
10: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
11: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
10: কোন ঠাই?
11: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
10: তাত হেৰো কি কি সুবিধা পোৱা যায়?
11: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
12: তেন্তে মই এবাৰ যাব লাগিব।
11: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
13: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ।

সম্পর্ক গঢ়িবলৈ মাত্র এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত নৰূপত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে এই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলানৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেগুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলিও শ্ৰীশৰণীয়া সংবাদমেলত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। এয়া হৈছে ডঃ শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰথম আনুষ্ঠানিক মত বিনিময়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অসমৰ নৱগঠিত NDA চৰকাৰৰ প্ৰাথমিক অগ্ৰগতি আৰু অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ বিচাৰে। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কালি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
2: 2টা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকল, তেখেতসকলেও তিতাবৰ চিভিল SDO-ত গোটেইখিনিয়ে গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ, ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা তেনেকুৱা ধৰণৰ এণ্টি ড্ৰাগ কেম্পেইন কৰা হৈছে আৰু ভিলেজবিলাকতো কৰা হৈছে। এতিয়া যোৱাকালি পুলিচ প্ৰশাসনৰ সহযোগত তেনেকৈ তিতাবৰ বহলা অঞ্চলত কৰা হৈছে। এইটো এটা বৃহৎ পদক্ষেপ। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত
1: জিলাখনত আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড।

অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট তথা নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক আজি প্ৰথমে শুনাবলৈ লৈছোঁ মিনু বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নগেন বৰা, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মীনুবোৰৰ কণ্ঠত নগেন বৰা ৰচিত আৰু হীৰেণ গোহাঁই প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া বৈকুণ্ঠনাথ গগৈ, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰাজেন গোহাঁইৰ।

0: বৈকুণ্ঠনাথ গগৈৰ কণ্ঠকীৰ্তি শুনিলে। গীতৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল ৰাজেন গোহাঁইৰ। আকাশবাণী গুৱাহাটীৰ অংশকালীন খোখো খোকিকাৰ লিখিত পৰীক্ষা আজি দিনৰ 10 বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ নাম আমাৰ ফেচবুক পেজত ইতিমধ্যে উল্লেখ কৰা হৈছে। এটা কথা মন কৰিব, ৰুম নম্বৰ 001ৰ প্ৰাৰ্থীসকলে ৰুম নম্বৰ 003ত বহিব। লগতে যিসকলৰ নাম পেজত দিয়া তালিকাত আছে কিন্তু কল লেটাৰ মেইলত পোৱা নাই, তেওঁলোকে সোনকালে আহি নিউ একাডেমিক বিল্ডিঙৰ ৰুম নম্বৰ 002ত আকাশবাণী গুৱাহাটীৰ বিষয়াসকলক লগ কৰিব। মোবাইল ফোন পৰীক্ষা হললৈ আনিব নোৱাৰিব। কল লেটাৰৰ সৈতে নিজৰ এখন ফটো পৰিচয় পত্ৰ আনিব লাগিব।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰৌ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহ'লে
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰেটি গীত, গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বেদানন্দ দাসৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাত ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ জীৱেন্দ্ৰমোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন চুলতানৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

কেশৱ দত্ত ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত জুবিন চুলতানাৰ কণ্ঠৰ গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। ইয়াৰ উপৰি ডঃ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰে। পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সেনাবাহিনী বৃহৎ অভিযানৰ বাবে সাজু হৈ আছে আৰু পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ প্ৰস্তুত বুলি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এটা অনুষ্ঠানত অংশ লৈ জেনেৰেল দ্বিবেদীয়ে কালি কয় যে অপাৰেচন সিন্দুৰে সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ ভাৰতৰ যে সামৰিক যোগ্যতা আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। অপাৰেচন সিন্দুৰৰ জৰিয়তে দেশবাসীৰ সেনাবাহিনীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতীয়মান কৰিলে বুলিও শ্ৰীদ্বিবেদীয়ে কয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখনৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলক দেশপ্ৰেম, নেতৃত্বৰ গুণ আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
1: As far as Operation Sindoor is concerned, firstly, it is still continuing. There is temporary cessation of hostilities. So the Indian Army or all the three services are preparing well for Operation Sindoor 2.0 if it takes place. Presently, we are looking at enhancing our synergy within the three services. We are looking at equipping ourselves for the next warfare. As I have told you, the next warfare will not be limited to the land, maritime and air alone. The new entries, that is the space, cyber and cognitive warfare, will play a very important role.
0: ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.2 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে বা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধপাত বিৰোধী সমদল, সভা সমিতিৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোনো কোনো ঠাইত বাতৰ নাটৰো

0: আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীখনত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কমেও 26 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ ৰেলাৰক্ষীৰ সহযোগত চলোৱা অভিযানত লোকসকলৰ পৰা 29 গ্ৰাম হেৰইন আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযানকালত ৰেলপথৰ কাষৰ অবৈধ ভাং খেতিও নষ্ট কৰা হয়। পাণবজাৰ থানাত আয়োজিত এখন সংবাদমেলত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই অভিযান সন্দৰ্ভত সদৰি কৰি কয় যে ৰেল কৰিডৰসমূহত সংঘটিত অপৰাধমূলক আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অভিযান চলোৱা হয়। মাদক দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰেল বিভাগৰ মাটিত অবৈধ দখল উচ্ছেদ অভিযানো চলোৱা হৈছে বুলি তেওঁ কয়।
1: অলপ দিন আগৰ পৰাই আমি দেখিছো কি ছ'চিয়েল মিডিয়াত ৰেলৱে ট্ৰেইনৰ পৰা মানুহবিলাকে এনেকে ভিডিঅ' পোষ্ট কৰিছে, যি জেগা ৰেলৱে ট্ৰেকত বহুতখিনি ড্ৰাগ পেডলাৰ ইয়াৰ ড্ৰাগ এডিক্ট বিলাক ঘূৰি আছে আৰু অপেনলি দিনতে এইটো ড্ৰাগ সেৱন কৰিছে। আপুনি এনেকে জানে কি আমাৰ গুৱাহাটী পুলিচে কণ্টিনিউৱাছলি ড্ৰাইভ এগেইনষ্ট ড্ৰাগছ চলাই থাকে আৰু প্ৰত্যেক বছৰে যোৱা 3 বছৰৰ পৰা আমাৰ কণ্টিনিউৱাছলি কেচ ৰেজিষ্ট্ৰেশ্যনে বঢ়িছে আৰু ড্ৰাগ প্লেডাৰ বিলাকৰ নম্বৰ যোন এৰেষ্ট হৈছে এইটোৱেই বঢ়িছে। মাজতে পুনে যি আমাৰ ইলেকশ্যন আৰু বেলেগ এক্টিভিটিৰ কাৰণে অলপ আমাৰ পুলিচ ৰিচোৰ্চেজ পুলিচ পাৰ্চনেল বেলেগ জেগাত জড়িত হৈ গ'ল, এই কাৰণে অলপ ড্ৰাগ পেডলাৰ বিলাকে পুনে এইটো যোন চাৰ্ফেচ হৈছে আৰু এইটো চব কুচক্ৰ যোন আছে পুনে চলাইছে। এই বস্তুক লৈ আজি আমি অনাৰেবল চিপি চৰৰ নেতৃত্বত 4টা জইণ্ট টীম পুলিচ আৰু GRP টীম বনাই আৰু চিভিল ক্লথ দি এনেকে ৰেলৱে ট্ৰেকত গুৱাহাটীৰ পৰা কামাখ্যাৰ মাজত আমি এটা কোঅৰ্ডিনেটেড অপাৰেশ্যন চলাইছো এগেইনষ্ট ড্ৰাগছ।
0: যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
2: দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল SDO গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা কেম্পেইন কৰা হৈছে। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত পেডলাৰ তেনেকৈ ধৰা পৰিছে, ড্ৰাগছো ধৰা পৰিছে, আপোনালোকে দেখিছে। আৰু সেইটো যিটো সক্ৰিয় ভূমিকা দুইটা ধৰণে হৈছে, মই ভাবোঁ অনাগত দিনত আমি অলপ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম।
0: যোৰহাট আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যত খৰুৱা হিংসা 16% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ বাবে বৃহৎ পদক্ষেপ হিচাপে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰং ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰং নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলে আজি পবিত্ৰ বাইশ উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইশ উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে গ্ৰহণ কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্যৰ অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইশ থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা 3দিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুন পৰ্যন্ত নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল

0: কপৌফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰকৈ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ, ৰাজ্যত দূৰণিবতীয়া যাত্ৰাৰ বাছ ভাড়া বৃদ্ধি, অসম বিধানসভাৰ বিত্তীয় কেলেংকাৰী, অসমৰ পৰা কেইবাহাজাৰ বাংলাদেশীক বিতাৰণৰ সম্ভাৱনা আদি খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সাক্ষাৎ তথা দুয়োৰে মাজত হোৱা আলোচনা সন্দৰ্ভত একোটা বাতৰি আজি অসমে প্ৰতিদিন কাকতে অৱগত কৰিলে ৰাজ্যৰ বিকাশৰ ৰূপৰেখা প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ, আৰু দি আছাম ট্ৰিবিউন কাকতে চি এম মিটছ পি এম 6 গাইডেন্স ফৰ NDA 3.0 গভৰ্মেণ্ট শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটো CM Sharma briefs PM Modi on priorities of NDA 3.0 in Assam হীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ বাতৰিটো কেইবাখনো কাকতত স্থান পাইছে। অসম বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালত সংঘটিত 1,000 কোটি টকীয়া কেলেংকাৰীক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদন্তৰ বাবে সমিতি গঠনৰ ঘোষণা কৰাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক বিধানসভাৰ তদানীন্তন সচিব দুলাল বেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, 5 বছৰত 1,000 কোটিৰ কেলেংকাৰী। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শিৰোনাম বিশ্বজিৎ দৈমাৰীৰ আমোলৰ দুৰ্নীতিৰ বাবে হ'ব তদন্ত, মুঠ 47 জন বিষয়া কৰ্মচাৰী শ্ৰমিকক অব্যাহতি। ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে আন্তঃজিলা বাছ বৃদ্ধিৰ এটা খবৰকো আজিৰ কাকতসমূহে প্ৰাধান্য প্ৰদান কৰিছে। বাতৰিটো ৰাজ্যত বাছ ভাড়া প্ৰতি আসনত 100 টকা পৰ্যন্ত বৃদ্ধি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে, আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়া জিলালৈ ভাড়া 1,100 টকা পৰ্যন্ত, বাছ ভাড়া বাঢ়িল 15% শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত অসমত কৰায়ত্ত হোৱা 2,000ৰো অধিক সন্দেহজনক বাংলাদেশীক বিতাৰণৰ বাবে চলা তৎপৰতা সন্দৰ্ভত এটা বাতৰি অসমীয়া খবৰ কাকতে, কঠোৰ কেন্দ্ৰ সত্যতা নিৰূপণৰ বাবে ঢাকালৈ তালিকা প্ৰেৰণ, শুভ সংবাদৰ আশাত অসম আৰক্ষী, অসমৰ পৰা বহিষ্কাৰ হ'ব 2,680 বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ আশাব্যঞ্জক তথ্য, অৰুণোদয় হ্ৰাস কৰিছে ঘৰুৱা হিংসা শিৰোনামেৰে এটা বাতৰি আগস্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ ডেভিড। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউৱে আজিৰ মেল মুকলি কৰিবলৈ লৈছো। আহা, তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: মোৰ নাম কহিনুৰ অলংকৃত ভৰালী।
0: তুমি ক'ৰ পৰা আহিছা?
1: মই পাব্লিক হেল্থ চাৰিআলিৰ পৰা আহিছো।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত শুনাম।
0: গোৱা।
1: বলবল।

0: অক্কমানি ভণ্টি, কি নাম তোমাৰ?
1: উৎকৰ্ষা।
0: উৎকৰ্ষা, নামটো কাৰ লগত নিমিলে যে মই সেইকাৰণে প্ৰথমতে বুজি পোৱা নাছিলো। উৎকৰ্ষা, ক'ৰ পৰা আহিছা?
1: ৰাম মঞ্জুৰিৰ পৰা।
0: ৰাম মঞ্জুৰিখন ক'ত আছে?
1: গুৱাহাটীত।
0: গুৱাহাটীত আছে, খুব ভাল কথা। এতিয়া আমাক উৎকৰ্ষাই কি শুনাব মেলত? গান গাবা নে কবিতা আবৃত্তি কৰিবা?
1: গান গাম।
0: গান গাবা, গোৱা।
1: পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম মুকুতা মুকুতা আমাৰ মন কবিতা কবিতা এই জীৱন পোহৰ বিহাৰী আমাৰ মন যাউতি যোগীয়া আমি মন।
0: হৈ গ'ল, আৰু
1: মনত নাই,
0: পাহৰি গ'লা? ঠিক আছে বাৰু, আগৰবাৰ মেললৈ আহিলে সম্পূৰ্ণকৈ মনত পেলাই গাবা, হ'বনে? বাৰু, এতিয়া আমি উৎকৰ্ষাৰ কাৰণে কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। ৰঙা ধুনীয়া ফুলা চোলা এটা পিন্ধি আহিছে অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী লিয়ানা কাশ্যপ।
0: লিয়ানা, ক'ৰ পৰা আহিছা?
2: নিউ গুৱাহাটী গণেশ মন্দিৰ পথ।
0: নিউ গুৱাহাটী গণেশ মন্দিৰ পথ, খুব সুন্দৰ। আজি আমাক মেলত কি শুনাবা?
2: জিলিকা পাখিৰে গানটো
0: গোৱা।
2: জিলিক

জগৎজোৰা শকতি যাৰ সেই শকতিৰ দল, ৰঙাতে জনি শান্তি লৈ আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল।

0: ধন্যবাদ।
1: হৈ গ'ল, এতিয়া আমি ইমান সুন্দৰ গীতৰ কাৰণে কি কৰিব লাগিব, ডাঙৰকৈ হাত চাপৰিব জানিব লাগিব। অকণমানি ভণ্টি, কি নাম তোমাৰ?
0: ভানভী কাশ্যপ।
1: তুমি ক'ৰ পৰা আহিছা?
0: নিউ গুৱাহাটী তিনিআলি।
1: আজি মেলত কি শুনাবা?
0: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
0: মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু তেলেকা, তিলিকা তিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত পিঙত ভূত, কথা পাতে তাকুত থাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা দেখিবলৈ এনেই ভাল, ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। ধন্যবাদ।
1: খুব সুন্দৰ হৈছে ভূত পোৱালি কবিতা। এবাৰ আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। একেবাৰে অকণমানি ভণ্টি এজনী, ইমান বা ৰঙা সেউজীয়া নীলা ক্লিপ মাৰি আহিছে, কোনে মাৰিলে? মায়ে দিছে। বাৰু তোমাৰ নামটো কোৱাচোন।
2: চাম্বি পাঠক।
1: চাম্বি ক'ৰ পৰা আহিছা?
2: নুনমাটিৰ পৰা।
1: এইহে দেখিবলৈ অকণমানি ছোৱালীজনী কথা কিমান ধুনীয়াকৈ কৈছে, দেখিছা? ডাঙৰকে স্পষ্টকৈ। এতিয়া চাম্বিয়ে মেলত আগতে আহিছিলানে?
2: আহিছিলা?
1: নাই অহা। বাৰু আজি মেলত কি শুনাবা আমাক?
2: গান।
1: গান গাবা? গোৱা।

0: হৈ গ'ল। অকণমানি চানবিয়ে যিখিনি মনত আছে সেইখিনি গালে ন, আগলৈ আহিলে আৰু ভালকৈ বেছিকৈ গাবা হ'বনে? এতিয়া চানবিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিয়ে। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম পাবিকা ৰবি।
0: তুমি কি শুনাবা মেলত আজি?
1: কমানে ককা।
0: কমানে ককা গীত গাবা, গোৱা।

0: কথা আৰু নাই
1: হৈ গ'ল আৰু নাই বাৰু ঠিক আছে এতিয়া পাবিকা ক'ৰ পৰা আহিছা সেইটো নকলা
0: নহয়
1: খুব সুন্দৰ এতিয়া আমি পাবিকাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম অকণমানি ভাইটি কি নাম তোমাৰ
2: নমস্কাৰ মোৰ নাম গৌৰৱ হাজৰিকা
1: গৌৰৱ ক'ৰ পৰা আহিছা
2: গণেশ মন্দিৰ
1: আজি আমাক কি শুনাবা কবিতা আবৃত্তি কৰিবা নে গান গাবা
2: কবিতা আবৃত্তি
1: কৰা
2: আম খাম জাম খাম আৰু খাম কল তে আমি পাম বোলে তেজ আৰু বল বেল গছৰ পকা বেল গুণ্ডকি যে বাল খাম দে গাখীৰৰে ৰঙা বগাল
1: সুন্দৰ এতিয়া আমি কি কৰিম সুন্দৰ কবিতাটি কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম তোমাৰ নামটো কোৱা
3: মোৰ নাম প্ৰিয়াংশী শৰ্মা
1: প্ৰিয়াংশী ক'ৰ পৰা আহিছা
3: নুনমাটি কল্যাণ কেন্দ্ৰৰ পৰা
1: আজি আমাক মেলাত কি শুনাবা
3: এটা কবিতা
1: কবিতা আবৃত্তি কৰিবা কৰা
3: মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা তিলিকা তিলিকা পিলিকা পিলিকা জখিনী ছোৱালী এটা ক'লা এটা বগা নাঙত পিঙত ভূত কথা পাতে তাকুত থাকুত কুত এটাই ক'লে পুত পুত পুত এইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত মা দেখিবলৈ এনে ভাল ফুট পোৱালীৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খোজ খাচ খাচ ধন্যবাদ
1: খুব সুন্দৰ প্ৰিয়াংশী কবিতাটি কাৰণে আমি কি ডাঙৰকৈ হাত চাপৰি বজাই দিম এইবাৰ অকণমানি ভণ্টি কি নাম তোমাৰ
4: মোৰ নাম বেদাংগী ডেকা
1: বেদাংগী ক'ৰ পৰা আহিছা
4: আঞ্জাবাৰী বাঘৰপৰি চানেকি পথ
1: আৰু আজি মেলাত আমাক কি শুনাবা

0: বতা হে পাহে পাহে মাধুই মালতি দিলে দুলাই আল ফুলে গই গই মরম বিলাইটি সরাই গুন
1: গুন গুনাই কাজে লাইনটি শেষ কৰি দিয়া গায় পাহৰি গলা বাৰু বেদাংগী গীতটো অকণ পাহৰি গৈছে অহাবাৰ মেলত ভালকৈ শিকি আহিবা দেই আমি এতিয়া কি কৰিম ডাঙৰকৈ হাত চাপৰি বজাই দিম এইবাৰ অকণমানি ভণ্টি কি নাম তোমাৰ
2: দিব্যাংকা ডেকা
1: দিব্যাংকা ক'ৰ পৰা আহিছা
2: চানমাৰি
1: চানমাৰিৰ পৰা কি শুনাবা আজি আমাক মেলত
2: ক মানে ককা
1: গীতটি গাবা গোৱা
2: চাহ

0: বাড়িছে, ক্ৰিকেট বল জুডুকে সবে ভাল পায়, গধূলি বেলি খেলিব নাপায়।
1: আগৰবাৰ মেললৈ আহিলে আৰু ধুনীয়াকৈ গীত টি গাবা, হ'ব? এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: অগনিহঁত, সাধু শুনিবৰ সময় হ'ল। আজি মই তোমালোকক এটি সাধু ক'ম। সাধুটিৰ নাম হৈছে বুদ্ধিমানৰ কাহিনী। এটা পুখুৰীত বহুতো মাছ আৰু কাছ আছিল। তাৰে দুটা বৰ ডাঙৰ ৰৌ মাছ আছিল। সিহঁতৰ এটাৰ নাম আছিল সহস্ৰবুদ্ধি আৰু আনটোৰ নাম আছিল শতবুদ্ধি। পুখুৰীৰ পানীৰ ওচৰতে এটা গাঁতত এটা ভেকুলীয়ে বাস কৰিছিল। তাৰ নাম আছিল একবুদ্ধি। বহুদিন ধৰি সিহঁতে সেই বিলত বাস কৰিছিল, ফলত সিহঁতৰ মাজত বৰ বন্ধুত্ব গঢ়ি উঠিছিল। সিহঁতে সুবিধা পালেই নিজৰ সুখ দুখৰ কথা পাতিছিল। এনেদৰে কথা পাতি থাকোঁতে এদিন তেওঁলোকে কেইজনমান মাছমৰীয়াৰ কথা শুনিবলৈ পালে। সেই মাছমৰীয়াবিলাকে কথা পাতি গৈছিল যে অহা কাইলৈ এই পুখুৰীত তেওঁলোকে জাল পেলাই মাছ ধৰিবহি। এতিয়া আমি কি কৰা উচিত, তাকে শুনি সহস্ৰবুদ্ধিয়ে ক'লে, ইমান বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই। আমাক ধৰা ইমান সহজ নহয়, আমাক ধৰিলে তেওঁলোকৰ জালেই ফাটি যাব। এই কথা শুনি শতবুদ্ধিয়ে ক'লে, তুমি ঠিক কথাই কৈছা সহস্ৰবুদ্ধি, তেওঁলোকৰ কথা আৰু কামৰ মাজত বহুতো পাৰ্থক্য আছে। আগতে তেওঁলোকে জাল আনকচোন বাৰু, তাৰপিছত ভাবিম কি কৰিব লাগিব। এইবোৰ কথা শুনি একবুদ্ধি মানে ভেকুলীটোৱে ক'লে, ভাই তোমালোকৰ বহুত বুদ্ধি আছে, গতিকে তোমালোকৰ একো চিন্তা নাই, কিন্তু মোৰ হ'লে মাত্ৰ এটাই বুদ্ধি আছে, আৰু দৈৱৰ কথাটো কোনেও ক'ব নোৱাৰে, গতিকে বিপদ আহিবলগীয়া থাকিলে আগতে সাৱধান হৈ থকাই ভাল। আৰু মোৰ বুদ্ধিয়ে মোক কৈছে ইয়াৰ সময় থাকোঁতে পলুৱাই মংগল। এই পুখুৰীৰ কাষত এটা নলা আছে, সেই নলাৰে গৈ ওচৰৰ পুখুৰী এটালৈ যাব পাৰি। মই ভাবিছোঁ আজি ৰাতিয়ে পৰিয়ালসহ তালৈকে গুচি যাম, তোমালোকেও মোৰ সৈতে ব'লা, তাৰপিছত বিপদ আঁতৰি গ'লে আমি আকৌ ইয়ালৈ উভতি আহিম। একবুদ্ধিৰ কথা শুনি সহস্ৰবুদ্ধি আৰু শতবুদ্ধিয়ে একবুদ্ধিক মানে ভেকুলীটোক বহুত অভয় দিলে। ক'লে যে ইমান চিন্তা কৰিব নালাগে। তাৰপিছত ইটো সিটো কথা পাতি দুয়ো গভীৰ পানীত ডুব মাৰিলে। একবুদ্ধিয়ে সিহঁতৰ কথাত একো ভৰসা নাপালে। সি মাছ ৰাতি নিজৰ পৰিয়াললৈ সেই নলাৰে গৈ অন্য এটা পুখুৰী পালেগৈ। ইফালে ৰাতিপুৱা হোৱাৰ লগে লগে মাছমৰীয়াহঁতে হাতে হাতে জাল জুলুকি লৈ পুখুৰীৰ পাৰত উপস্থিত হ'ল। তাৰপিছত মাছ ধৰিবলৈ আটায়ে পুখুৰীৰ পানীত নামি জাল টানিবলৈ ধৰিলে। লগে লগে পানীৰ তলত মাছবোৰৰ মাজত হাহাকাৰ লাগিল। তাকে দেখি মাছমৰীয়াহঁতৰ মনত বৰ আনন্দ লাগিল। সহস্ৰবুদ্ধি আৰু শতবুদ্ধিয়ে নানা কৌশলেৰে জাল ফালি ওলাই যাবলৈ চেষ্টা কৰিলে, কিন্তু কোনোপধ্যে জালৰ ঘেৰৰ পৰা ওলাব নোৱাৰিলে। ভালেমান কৌশল জানিছিল বাবে সিহঁতে কিছু সময় আত্মৰক্ষা কৰিছিল, যদিও শেষ ৰক্ষা নহ'ল। সিহঁতে মাছমৰীয়াৰ হাতত ধৰা পৰিলে। দুপৰীয়া হোৱাত সিহঁতে জাল জগাই সামৰি সৰু ডাঙৰ নানা ধৰণৰ মাছ কাছ কেঁকুৰা আৰু ভেকুলীৰ লগতে মস্ত ডাঙৰ ৰৌ মাছ দুটা পাই মাছমৰীয়াহঁতৰ ওলাহে নধৰা হ'ল। সিহঁতে পুখুৰীত ৰখা মস্ত মস্ত পাচিবোৰত মাছ কাছ এইবোৰ ভৰালে। পাছত সহস্ৰবুদ্ধি আৰু শতবুদ্ধিৰ মুখত ৰছী সুমাই বান্ধি দুজনে মাছ দুটাক পিঠিত তুলি কেঁকু জেকুকৈ যাবলৈ ধৰিলে। মাছমৰীয়াহঁতে কান্ধত মাছৰ ভাৰ লৈ পুখুৰীৰ পাৰে পাৰে গৈ আছিল। সেই সময়ত একবুদ্ধি ঘৈণীয়েক আৰু ল'ৰা ছোৱালীহালে পুখুৰীৰ পানীত সাঁতুৰি নাদুৰি খেলি আছিল। হঠাৎ মাছমৰীয়াহঁতক দেখি ঘৈণীয়েকে একবুদ্ধিক মাতি ক'লে, হেৰি চাওকচোন চাওক। একবুদ্ধিয়ে এটা বিষণ্ণ হাঁহি মাৰি ক'লে, কি আৰু চাম কোৱা, মই আগতেই এই কথা জানিছিলোঁ। চোৱা, কেৱল বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিলে সকলো সময়তে কামত নাহে, বন্ধুৰ পৰামৰ্শও শুনিব লাগে। তাকে নকৰিলে বাবে

আজি শতবুদ্ধি আৰু সহস্ৰ বুদ্ধি এই অৱস্থা হ'ল। ইফালে মই এক বুদ্ধিয়ে পৰিয়ালসহ পানীত খেলি আছো। গতিকে যদি আমি সময় থাকোঁতেই আমাৰ বিপদৰ আগজননী পোৱাৰ আগতেই যদি আমি বিপদৰ হাত সৰাৰ ব্যৱস্থা কৰোঁ, তেনেহ'লে আমি সদায় বিপদৰ পৰা নিজকে ৰক্ষা কৰি ৰাখিব পাৰিম। যেনেকৈ এক বুদ্ধিয়ে তেওঁৰ পৰিয়ালটোক লৈ বিপদৰ আগতেই অন্য এটা পুখুৰীলৈ গুচি গৈ নিৰাপদে থাকিব পাৰিলে। কনিহত সাধুটো নিশ্চয় ভাল লাগিল। আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো।

0: নুনমাটি কল্যাণ কেন্দ্ৰৰ অকমানিহঁতে গোৱা সমবেত গীতটি শুনিলা। তোমালোকৰ নাম কেইটি কৈ দিয়া।
1: মোৰ নাম প্ৰাঞ্চি শৰ্মা।
2: মোৰ নাম জাগৃতি দেৱী।
3: মোৰ নাম ৰিচা কাকতি।
4: মোৰ নাম গৌৰৱ হাজৰিকা।
5: নমস্কাৰ, মোৰ নাম পূৰৱজ্যোতি শৰ্মা।
6: নমস্কাৰ, মোৰ নাম জাস্কৃতি শৰ্মা।
7: নমস্কাৰ, মোৰ নাম শ্ৰী কাকুস্মিতা ৰয়।
8: মোৰ নাম মনদীপ বৰুৱা।
9: মোৰ নাম জয়সিংহা।
10: মোৰ নাম ভাগ্যশ্ৰী ৰয়।
11: শ্ৰী সৃষ্টি কলিতা।
12: মোৰ নাম হাৰ্দিক দাস।
13: মোৰ নাম পাবিকা ৰবি।
14: মোৰ নাম অভিষেক ৰয়।
15: মোৰ নাম নেহা দাস।
16: নমস্কাৰ, মোৰ নাম জ্ঞানা কৈছো।
17: মোৰ নাম ইয়ান কাশ্য।
18: মোৰ নাম ভানবী কাশ্য।
19: চাম্বী পাঠ।
20: ৰিয়ানশ্ৰী কলিতা।
0: নিতুমণি ডেকা।
21: কাৰণ জিজ্ঞাসা কলিতা।
0: অকমানি ভাইটি, কি নাম তোমাৰ?
22: জনম গায়ন।
0: তুমি ক'ৰ পৰা আহিছা?
22: চামাৰী।
0: কি শুনাবা আজি আমাক? ক মানে ককা গাবা বাৰু গোৱা।
22: ক মানে ককা, ক মানে খেলা, ককা মানুহ খেলা কৰি কি যে মজা। এক মানে এটা, দুই মানে দুটা, এটা দুটা মিলি হওঁ বহুত কথা। চা চাৰে চাৰে গা মাপা বান্ধে চা, চাৰে চাৰে গা মামা গৰে চা, চা চাৰে চাৰে গা মাপা বান্ধে চা, চা চাৰে চাৰে গা মামা গৰে চা। কৈ মানে পিট পট নুচি ধাৰে নাই, মিছা কথা নক'বা থেংকছ উটি হয়।
0: আৰু মিছা কথা ক'লে থেংকছ উটি হয়। আৰু পাহৰি গ'লা? আৰু মনত পৰা নাই? অহাবাৰ মেলাত আহিলে ভালকৈ শিকি আহিবা দেই। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম তোমাৰ?
23: শ্ৰী সৃষ্টি কলিতা।
0: সৃষ্টি, ক'ৰ পৰা আহিছা?
23: গণেশ মন্দিৰ।
0: গুৱাহাটীৰ গণেশ মন্দিৰৰ পৰা? বাৰু আজি আমাক মেলত কি শুনাবা?
23: গান।
0: গান গাবা, গোৱা।

0: Agora você, você?
1: Go.

0: সৃষ্টিয়ে গীত দি অকণ অকণ পাহৰি গৈছে নহয়নে? অহাবাৰ মেলত আহিলে ভালকৈ শিকি আহিবা আৰু আমাক ভালকৈ শুনাবা, হ'বনে? এতিয়া আমি সৃষ্টিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কাকুস্মিতা ৰয়।
0: কাকুস্মিতা, ক'ৰ পৰা আহিছা?
1: মই বিজয়নগৰৰ পৰা আহিছোঁ।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: গান।
0: আজি মেলত প্ৰথমবাৰ আহিছা? অকণি মেল শুনা নে নুশুনা?
1: কেতিয়াবা শুনো আৰু।
0: কেতিয়াবা শুনা? এতিয়া তুমি জেগাবা শুনিবা নে নুশুনা?
1: শুনিবা,
0: অকণিমান শুনিব লাগে। বাৰু, এতিয়া কাকুস্মিতা গীতটি গাই দিয়া।

সুন্দৰ হৈছে। কাকস্মিতাৰ কাৰণে আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত, আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটাইয়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ তমাচা ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া অলকা ইয়াগনিক আৰু অৰিজিৎ সিং, গীতিকাৰ ইৰ্ছাদ কামিল, সংগীত এ আৰ ৰেহমানৰ।

লাকি আলীৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক তমাশা ছবিৰ আন এটি গীত। গীতটি গাইছে সুখবিন্দৰ সিং, হৰিচৰণ আৰু হৰিপ্ৰিয়াই।

0: তেখেত হৈছিল দীতিমণি বৰুৱা। বাইদেউৰ সৈতে আমি তিনিটা খণ্ডত তেখেতৰ সংগীত জীৱনৰ কথা আমি সকলোখিনি পাতিবলৈ প্ৰয়াস কৰিছিলোঁ, কিন্তু কিছু কথা ৰৈ গ'ল। আমি চতুৰ্থটি খণ্ডত আকৌ এবাৰ বাইদেউৰ সৈতে একেলগে কথা পাতিবলৈ বহিছোঁ। বাইদেউ, আপোনাক আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: তিনিটা খণ্ডত আপোনাৰ জীৱনটো বহুখিনি কথা পাতিলোঁ, সংগীত জীৱনৰ কথা, আৰু কিছু কথা আছে যিখিনি পাতিবলগীয়া আছে, বহুকেইটা গানৰ কথা পাতিবলগীয়া আছে। কিন্তু যোৱা খণ্ড আমি সামৰিছিলোঁ, সূৰ্য গোস্বামীদেৱে এটা কথা কৈছিল যে সদৌ অসম শিল্পীসকলৰ সন্মিলন হৈছিলে, নহয় জানো, আৰ্টিষ্ট মিট হৈছিলে, সেই বিষয়ে অকণমান কওকচোন।
1: মই তেতিয়া কিজানি কিহত পঢ়িছিলোঁ, মোৰ ইমান মনত নাই কিহত পঢ়ি আছিলোঁ। ফ্ৰক পিন্ধা অৱস্থাত মই মাৰ লগত গৈছিলোঁ লখিমপুৰলৈ। তাত মই চবকে লগ পাইছিলোঁ, সূৰ্যদা, ৰিদীপ দা, মুনিন দা, বৃঞ্চিত দা, ইন্দ্ৰদা বৌ, ইন্দ্ৰদা বৌ, মিনু বৌ, বহুত আৰ্টিষ্টক লগ পাইছিলোঁ। আৰু ইমান ভাল লাগিছিল প্ৰগ্ৰেম কৰি। তেতিয়া ষ্টেজত যেতিয়া প্ৰগ্ৰেম কৰিছোঁ, ছাইডলৈ চাওঁ, ইফালে হয় ৰিদীপ দাই হাঁহি আছে, ইটো ছাইডলৈ চাওঁ মুনিন দাই হাঁহি আছে। খুব সুন্দৰ পৰিৱেশ, সূৰ্যদাই বজাইছিলে, খুব ভাল লাগিছিলে পৰিৱেশটো।
0: তেখেতে সেই কথাটো উল্লেখ কৰিছে, তেখেতে এতিয়া শুনি নিশ্চয় ভাল পাব। আৰু এটা কথা পাতিব বিচাৰিছোঁ যে উৎপল কুমাৰ দাসে তেখেতে কিছু কথা কৈছিল আপোনাক খুব ভাল পায়, তেখেতে সেই কথাটো উল্লেখ কৰিছে। কিন্তু তেখেতে কৈছিলে সাদিন প্ৰতিদিন গোষ্ঠীত আপুনি বিজ্ঞাপন শাখাত যেতিয়া যোগদান কৰিছিল, তাৰ পাছত তেখেতে যেতিয়া গম পালে যে আপুনিয়েই সেইগৰাকী দীতিমণি বৰুৱা যাৰ গান তেখেতে শুনিছিলে আকাশবাণী ডিব্ৰুগড়, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, এতিয়া বিজ্ঞাপন শাখাত আপুনি কাম কৰিছে। গতিকে এই যে সংগীতৰ সাধনাৰ মাজতে বিজ্ঞাপন শাখাত যে চাকৰি কৰিলে, সেই বিষয়ে, সেই অভিজ্ঞতাৰ কথা কিছু কওকচোন।
1: মই সাদিন প্ৰতিদিনত বহুত দিনেই কাম কৰিলোঁ, প্ৰায় 18-19 বছৰে হ'ল নেকি কাম কৰা। মোৰ বৰ ভাল লাগিছিলে কাম কৰি।
0: কেনেকৈ আৰম্ভ হৈছিলে চাকৰি জীৱনটো?
1: চাকৰি জীৱনটো তাৰমানে মোৰ এজন সম্বন্ধীয় দাদা হয়, তেওঁ এদিন মোক লগ পালে। লগ পাই পেলাই এনেই মই কিবা কামৰ কথা কওঁতে তেতিয়া মোক ক'লে যে তই কৰিবি নেকি কাম। মই বোলো কৰিম। তেতিয়াহ'লে তই এটা কাম কৰচোন, তই কাইলৈ প্ৰতিদিন অফিচলৈ যাবি, মই জয়ন্ত বৰুৱাক ক'ম এনেকৈ হেৰি কৰি। তাৰপিছতে জয়ন্ত বৰুৱা হৈছে মোৰ দেউতাৰ বন্ধুৱেকৰ ল'ৰা, সেই হিচাপে মই গ'লোঁ। গৈ পেলাই লগ পাওঁতেই ক'লোঁ কথাখিনি, কওঁতে একো নাই, একদম মানে ইজিলি জয়ন্তই ক'লে যে ঠিক আছে বাইদেউ আপুনি কাইলৈ পৰা আহিব বুলি। একোৱেই নাই অন্য, পিছত কি কাগজ চাগজ লাগে সেইবোৰ পিছত দিছোঁ আৰু। কিন্তু মই প্ৰথম দিনা গৈছোঁ আৰু নেক্সট ডে মই জইন কৰিছোঁ।
0: এফালে সংগীতৰ সাধনা, আনফালে বিজ্ঞাপনৰ জগত, এই দুটা কাম। তাতে বহুতে হয়তো পাছত গম পালে যে আপুনি সেইগৰাকী কণ্ঠশিল্পী। সেই কথাটো জনাৰ পাছত আপোনাৰ সহকৰ্মীসকলৰ মাজৰ যিটো প্ৰতিক্ৰিয়া, সেই বিষয়ে কওকচোন।
1: মই ৰেডিঅ'ত গান গাওঁ বুলি, ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত গান গাওঁ বুলিয়ে চবেই জানিছিলে। মই গুৱাহাটীত গাইছোঁ বুলি পেলাই তেতিয়ালৈকে গম পোৱা নাছিলে নেকি। তাৰপিছতে তেওঁলোকেও সেই কিবা এটা অনুষ্ঠান কৰিলে বা কিবা এটা পাতিলে তেতিয়া মোক গান গাবলৈ কয়। তাতে মনজিত মহন্তইও কাম কৰিছিলে। মনজিত মহন্তৰ কিন্তু গানৰ প্ৰতি খুব বেছি ৰাপ আছিলে। তেওঁ ভূপেন হাজৰিকাৰ গানবোৰ এইবোৰ গায়, মাজে মাজে মোক মাতি নিয়ে, মাতি নি পেলাই কয় বাইদেউ গান এটা গাওকচোন, তেনেকৈ পেলাই কিবা এটা গান উলিয়াই লৈ লৈ পেলাই গায়। তেওঁ কিন্তু খুব গানৰ প্ৰতি খুব বেছি মানে আগ্ৰহী আছিল আৰু গান লিখে, এতিয়া গান লিখে। সুৰ মণি মহন্ত আছে, মানসী বায়ন আছে, মানসী বায়নে খুব সুন্দৰ গান লিখে। মই সেই মণি মহন্তৰ সুৰ কৰা গানো এটা গাইছিলোঁ, সেইটো পিছত মনোজ্যোৎস্নায়ো গাইছে, মই গাইছিলোঁ টিভিত। মানে অকণমান কিবা অনুষ্ঠান এটা হৈছিলে টিভিত, সেইটোত হওঁতে মানে মানসীয়ে লিখা এইটো গানটো আৰু মণি মহন্তই সুৰ কৰা, মোৰ মনোজ্যোৎস্নাই গাইছে গানটো, ৰেকৰ্ড কৰিছে, সুন্দৰ গান। মোৰ খালি ভালকে মনত নাই এতিয়া।
0: যোৱা তিনিটা খণ্ডত আমি কথা পাতিছো গানৰ কথা, ওলাওঁতে পৰাগ কুমাৰ ভট্টাচাৰ্যৰ কথাও আমি পাতিছো। তেখেতে লিখা আৰু এটা গান আপুনি গাইছে,
1: আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে, গানটো অতি সুন্দৰ গান। মই তাৰে দুটামান লাইন গাই দিছো। আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে, বিলাম হিয়া

নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী দিতিমণি ভট্টাচাৰ্যৰ সৈতে। বিয়াৰ পাছত

0: আপুনি বহুতো গীতিকাৰৰ গীতত কণ্ঠ নিগৰাইছে, তফজুল আলী দেৱৰ গীততো আপুনি কণ্ঠ নিগৰাইছে।
1: অঁ হয়, তেখেতৰ গীতটো মই গাইছোঁ, ৰিণিকী ৰিণিকী শুকান পাতত মৰমৰ ধ্বনি শুনিলোঁ। এই গীতটো সুৰ কৰিছিলে অনিল দত্ত। অনিল দত্ত হৈছে তেওঁৰ শিৱসাগৰৰে এজন যুৱক। তেওঁ নিজেও খুব ভাল গান গাইছিলে আৰু তেওঁ ভায়েকেও তাবলা বজাইছিলে মোৰ লগত। আৰু কিন্তু তেওঁ অতি সোনকালে মানে এই পৃথিৱীত যাবলগীয়া হ'ল সৰু অৱস্থাতেই। কিন্তু তেওঁ বৰ সুন্দৰ সুৰ কৰিছিলে।
0: গানটো
1: মই দুটামান লাইন গাই দিছোঁ।

0: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আপুনি প্ৰশান্ত বৰদলৈকো লগ পাইছে, তেখেতৰ গীতত কণ্ঠ নিগৰাইছে, নলিনী ৰঞ্জন বৰঠাকুৰৰ গীততো আপুনি কণ্ঠ নিগৰাইছে, সেই বিষয়ে কওকচোন বাইদেউ।
1: মই প্ৰশান্ত দাক বহুত সৰুৰে পৰা পাইছোঁ। প্ৰশান্ত দাক মানে কিমান সৰুৰে পৰা পাইছোঁ সেইটো মানে কিজানি, মই 5-6 মানত থাকোঁতেই তেতিয়াই মই প্ৰশান্ত দাক পাইছিলোঁ। আৰু তাৰপিছতে প্ৰশান্ত দাৰ ঘৰত গৈয়ো ডিব্ৰুগড়ত মই গান শিকিছোঁ, আৰু প্ৰশান্ত দাও আহিছে আমাৰ ঘৰত আহি গান শিকাইছে। মই বাৰু প্ৰশান্ত দাৰে এটা গানৰ দুটামান লাইন গাই দিছোঁ। ফুলনে মনৰে ফুলৰে পাহি ৰ'দ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলেনে মনৰে ফুলৰে পাহি ৰ'দ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলেনে মনৰে ফুলৰে পাহি

0: শ্রোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে। তেখেতৰ বিষয়ে লোকনাথ গোস্বামীদেৱে কিছু কথা কৈছে, তেখেতৰ সংগীতৰ বিষয়ে, সেই বিষয়ে আহক আমি সকলোৱে শুনি লওঁ।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই সাধক সুন্দৰ অনুষ্ঠানটো মোৰ বৰ প্ৰিয়। মই প্ৰায়ে অনুষ্ঠানটো মই শুনো, এইকাৰণেই যে তাত শিল্পীসকলৰ, অকল গানৰেই নহয়, নাটকৰে, গানৰ বা চিনেমাৰ এগতৰ শিল্পীসকলৰ যিটো বৰ্ণিল বা বহুতৰ সংঘাতময় জীৱন যাত্ৰাৰ বিষয়ে জানি খুবই ভাল লাগে। শেহতীয়াকে মোৰ অতি প্ৰিয় শিল্পী এগৰাকী পৰিচিত দীতিমণি ভট্টাচাৰ্য, বিবাহ সূত্ৰে পিছত দীতিমণি বৰুৱা হয়। দীতিমণি ভট্টাচাৰ্যৰ অনুষ্ঠানটো মই শুনিছো, খুব ভাল লাগিছে। তেওঁ সাধাৰণতে মই ডিব্ৰুগড়ৰ পৰা মোৰ যেতিয়া যিহেতু অনুষ্ঠান মই কৰিছিলো গুৱাহাটী আকাশবাণী অনুষ্ঠান, ডিব্ৰুগড় শিল্পীসকলৰ লগত স্বাভাৱিকতে এটা মোৰ আত্মীয়তা গঢ়ি উঠিছিল। সেই সূত্ৰে দীতিমণি ভট্টাচাৰ্যৰ লগত এটা সম্পৰ্ক হৈছিল। তেওঁলোকৰ ঘৰখন সংস্কৃতিবান ঘৰখন শিৱসাগৰ, অসমৰ সৈতেও কৰিছিলো। তেওঁ কেইটামান গান বৰ ভাল লাগে, বিশেষকৈ তেওঁ কণ্ঠটো এটা সুকীয়া আবেদন আছে, অকণমান সৰু ছোৱালীৰ নিচিনা মৰম লগা কণ্ঠটো। এই মুনীন দত্তৰ গান এটা, হীৰেণ ভট্টাচাৰ্যৰ গান,

0: নিৰ্মল বৰাবৰ দুই গান, মই সেই গানকেইটা মানে শুনিলেই গম পাওঁগে, গীতিমণি ভট্টাচাৰ্যৰ গান হবই আৰু, অনুষ্ঠানটো শুনি ভাল পাইছো। আৰু তেওঁ চৰ্চাটোৰ মাজতে বাদ দিয়া বুলি গম পাইছো, অলপমান ছোৱালীও গোৱা গান শুনিলো মই, চৰ্চাটো ৰাখিব লাগে আচলতে, বয়সৰ কোনো কথা নাই গানৰ চৰ্চাৰ ক্ষেত্ৰত, বয়সটো এটা ফেক্টৰ নহয়, আমাৰো অকমান বয়স হৈছে, আমিতো গাই আছো, গতিকে মোৰ এটা অনুৰোধ, গীতিমণিয়ে গান গাওক, ছোৱালীকো গান গাই থাকিবলৈ কওক, আৰু ভৱিষ্যতটো ভাল হওক তাৰে কামনা কৰিলো।
1: আমি সকলোৱে কথাখিনি শুনিলো বাইদেউ, আপুনিও শুনিলে, তেখেতে কি কলে?
2: তেখেতলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল, মই তেখেতক বহুত দিনৰ আগৰ পৰাই জানো, লগ পাওঁ, মাজতে মোৰ কিছুমান মোৰ নিজৰ কাৰণেও মানে গানটো অকণমান গোৱাটো তল পৰি গৈছিল, তথাপিতো এতিয়াও মাজে মাজে গাওঁ, একদম নোগোৱা নহয়, গাওঁ, আৰু কোনোবা পালে, লগ চক পালে, তেনেকে ঘৰুৱা পৰিৱেশতো আমাৰ গানটো গোৱা হয়, আচৰ হয়, তেনেকে তেনেকে গাই আছো। ছোৱালী তাইক মই কৈছো যে তুমি আকৌ গান গোৱা, তুমিতো স্কুলতেই গাইছিলা, গোৱা নাই, তাই কৈছে যে মা মোৰ সময়েই নাপাওঁ, অকণমান তোমাৰ নিচিনাকে কিবা এটা কৰিবলৈ বুলিবলৈ সময় নহয়গে, তাই দুজনীকে ছোৱালী চাই নিজে চাকৰি কৰি ঘৰ সংসাৰ চলাই সময় নাপায়। মই তোমালোকক আৰু এটা কথা কোৱা নাই, পাহৰি গৈছিলো, মই এখন চিনেমা কৰিছিলো,
1: সেই বিষয়েটো পাতিব লাগিব।
2: মই চিনেমা কৰিছিলো তেতিয়া মই ক্লাছ 7-8 আছিলো, মই শাড়ী পিন্ধিব নাজানো, তেতিয়া চিনেমাখনৰ নাম আছিলে ৰশ্মি ৰেখা, তাত মোক ইলা কাকতিৰ বন্ধু হ'ব দিছিলে, ইলা বাইদেউটোতো বহুত চিনেমা টিনেমা কৰা, হেৰি মোৰ সিমান অভিজ্ঞতা নাছিল, মই তাৰ মানে শিৱসাগৰত মই নাটক চাটক কৰিছিলো, কলেজত কৰিছিলো বা পূজা চূজা এনেকৈ কৰিছিলো, তেতিয়া তাতে আমাৰ শ্ৰদ্ধাৰ ভৰত বৰুৱা বুলি এজন নাট্যকাৰ আছিলে, তেখেতে মানে মোক দেখিছিলে মই নাটক কৰা, তাৰপিছতে তেখেতে মোক মানে ৰশ্মিৰেখা কৰিবলৈ মানে যোগাযোগ কৰিছিলে প্ৰফুল্ল বৰুৱা ছাৰৰ লগত, কৰি পেলাই সেই ৰশ্মিৰেখা কৰিছিলো, সেইটো এটা মোৰ মানে বেলেগ অভিজ্ঞতা।
1: আমি যদি তিনিটা খণ্ডতে সামৰি থলোহেঁতেন তেতিয়াহ'লে এই কথাটো আমি গম নাপালোহেঁতেন, আৰু হয়তো কিছু কথা আমি জানিবলগীয়া আছে, যিখিনি কথা এতিয়া আমাৰ এই কথোপকথনৰ মাজত ওলাই পৰিব। দীতিমণি বাইদেউ, আমি নলিনী ৰঞ্জন বৰঠাকুৰৰ কথাও পাতিছিলো, কিন্তু সেই কথাটো আধৰুৱা হৈ থাকিল।
2: নলিনীৰঞ্জন বৰঠাকুৰক মই বহুত সৰুৰে পৰা পাইছোঁ, তেখেতৰ বায়েক এগৰাকী আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছিলে, তেখেতৰ ঘৰত আলে আহে, আহোঁতে মোক গান শিকায়, বা মই ডিব্ৰুগড়ত গৈ তেখেতৰ ঘৰতো মানে গান শিকিছোঁ, মই মাৰ লগত গৈছিলোঁ, গৈ তেখেতৰ গান গাইছোঁ, মই তেখেতৰ কেইবাটাও গান গাইছোঁ, বৰ সুন্দৰ গান, সুৰো বৰ সুন্দৰ কৰে, তাৰে মই এটা গানৰ দুটামান লাইন গাই দিছোঁ বাৰু। এনে সপোনৰ শেষ নাই, এনে কল্পনা।

0: আপোনাৰ সংগীত জীৱনটোৰ আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ বহুখিনি কথাই বাইদেউ পাতিলোঁ। কিছুমান কথা হয়তো পাতিবলৈ ৰৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনামতে আপুনি ৰাছিয়ান গানো গাইছিল।
1: ৰাছিয়ান গান মই গাইছিলোঁ, মানে আমাৰ শিৱসাগৰত আমাৰ ঘৰটোত ৰাছিয়ান ভাড়া আছিলে আৰু সেইটো সময়ত আমি সৰু ক্লাছ 1-2 এনেকুৱাটো পঢ়িছিলোঁ নেকি, তেনেকুৱাই সৰু আছিলোঁ। তাৰপিছতে তেওঁলোকৰ পৰা ৰাছিয়ান কথা শিকিছিলোঁ, ৰাছিয়ান গান গাবলৈ শিকিছিলোঁ। তাৰপিছতে এবাৰ শিৱসাগৰ নাট্য মন্দিৰত ৰাছিয়ান মানুহ আহোঁতে কিবা এটা অনুষ্ঠান হৈছিলে, মোৰ সিমানটো এটা মনত নাই। মই তেতিয়া ৰাছিয়ান গান গাওঁতে মোক তেতিয়া লেনিনৰ এটা ব্ৰুজবিন মোক তেওঁলোকে প্ৰেজেণ্ট দিছিলে, সেইটো লেনিনৰ আছিলে। সেইখিনি মোৰ ওচৰত অৱশ্যে এতিয়াও সংৰক্ষণ আছে সেইবোৰ বস্তু। আৰু আমাৰ ভাড়াঘৰত যিখিনি মানুহ আছিল তেওঁলোকে মোক মানে ৰাছিয়ান গান শিকাইছিলে।
0: আজি অলপ শুনাব নেকি শ্ৰোতাসকলক?
1: কিন্তু শব্দবোৰ মই বহুতখিনি পাহৰি গৈছোঁ, তথাপিতো মই গাই দিব পাৰোঁ। মই দুটা গান শিকিছিলোঁ তেওঁলোকৰ পৰা, তাৰে এটা বাৰু গাই দিওঁ। কিন্তু মই আপোনালোকক এতিয়া অৰ্থখিনিয়ে বুজাই দিব নোৱাৰিম, আৰু আপোনালোকে হয়তো ভাবিব মই ভুলেই গাইছোঁনে শুদ্ধ গাইছোঁ। মই ভুল নাগাওঁ, মই শুদ্ধকেই গাম, কিন্তু মই আপোনালোকক ভাঙি পেলাই তাৰ অৰ্থখিনিহে এতিয়া কৈ দিব নোৱাৰিম। ৰুল্লা কেৰুল্লা কেৰুল্লা কেৰুল্লা রুল্লা তে রুল্লা তে রুল্লা লাল্লা ইসনি নিবেস্তা ওহো জিম দুগমো তোনি নিবেস্না কামো পাই বিজলো এ রুল্লা তে রুল্লা তে রুল্লা তে রুল্লা রুল্লা তে রুল্লা তে রুল্লা লাল্লা।
0: খুব ভাল লাগিল বাইদেউ, আপোনাৰ লগত যেন কথা পাতিয়েই থাকিম তেনেকুৱা লাগিছে, কিন্তু আমাৰ সময় নিৰ্ধাৰিত, আমি অনুষ্ঠান সামৰিব লাগিব। শেষত আপুনি শ্ৰোতাসকলক কি ক'ব? এতিয়াও আপোনাক খুব মৰম কৰে শ্ৰোতাসকলে, অনুষ্ঠান শুনি ইমান ভাল পাইছে। আপুনি তেওঁলোকৰ পৰা পোৱা বাৰ্তাসমূহৰ পৰাই গম পাইছে যে কিমান ভাল পাইছে। গতিকে সেই শ্ৰোতাসকলক কি ক'ব, আৰু নতুন প্ৰজন্মৰ যিসকলে সংগীত সাধনা কৰি আছে তেওঁলোকক আপুনি কি ক'ব?
1: মোৰ অনুষ্ঠান শুনি যিসকলে ভাল পাইছে, যিসকলৰ ভাল লাগিছে, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৱে মোক যে এতিয়াও ইমান ভাল পায় সেইটো কথা জানি মোৰ নিজৰে মানে খুব ভাল লাগিছে মনটো। আৰু আজি আমিতোটো বহুত পুৰণা গান গোৱা মানুহ, আজি যিসকল নতুন প্ৰজন্ম উঠি আহিছে মই তেওঁলোককো কওঁ, যিমান পাৰি সিমান সংগীত সাধনা কৰিব লাগে, ৰিয়াজ কৰিব লাগে। অৱশ্যে মই ৰিয়াজ কৰা কথাটো কৈছোঁ হয়, মোৰ নিজৰে কিন্তু সিমান নহয় ৰিয়াজ কৰা, আৰু অকলে অকলে কিছুমান কাম কৰিব মন নাযায় অকলে অকলে থাকি, কিন্তু ৰিয়াজ কৰিব লাগে আৰু শাস্ত্ৰীয় সংগীতটো যিমান পাৰি সিমান আয়ত্ব কৰিব লাগে। প্ৰথমতে শাস্ত্ৰীয় সংগীতটো আয়ত্ব কৰিলেহে বাকীবোৰ গানৰ কাৰণে মানে মিলাব পাৰি বাকীবোৰ গান, আধুনিকেই হওক বা যেনেকুৱাই হওক, শাস্ত্ৰীয় সংগীতটো শিকিবই লাগে সকলোৱে। সেইকাৰণে মোৰ অনুৰোধ সকলোৰ কাৰণে যিসকলে সংগীত সাধনা কৰি আছে, শিকি আছে, তেওঁলোকে যেন সুন্দৰভাৱে প্ৰথমতে শাস্ত্ৰীয় সংগীত আয়ত্ব কৰি তাৰপিছতে আধুনিক গীত বা অন্য অন্য গীত গাবলৈ চেষ্টা কৰে যেন।
0: বাইদেউ এতিয়া আপোনাৰ প্ৰায় 3.5 বছৰ, আৰু এতিয়াও শ্ৰোতাসকল বাইদেউ খুব ধুনীয়া হৈ আছে, আৰু আপোনালোকক মই এতিয়া ৰেডিঅ' ছেটৰ মাজেৰে দেখুৱাব নোৱাৰোঁ, কিন্তু বাইদেউ খুব ধুনীয়া হৈ আছে, এতিয়াও তেওঁ গান গায়, যদিও অকলশৰীয়াকৈ থাকিব লাগে তথাপিও তেওঁ গানৰ মাজতে থাকে, আৰু আপোনালোকে যিদৰে তেখেতক মৰম দিছে তেখেতৰ খুব মনটো ভাল লাগিছে। গতিকে আপোনালোকে তেখেতক এনেদৰে মৰম আদৰ কৰি থাকিব, আৰু এইসকল শিল্পীক শ্ৰদ্ধা সহকাৰে তেখেতসকলক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ সৈতে কথা পাতোঁ। আপোনালোকেও মৰম আদৰ কৰিব, আমিও তেখেতসকলক শ্ৰদ্ধা কৰোঁ সকলোৱে। দীতিমণি বাইদেউৰ সৈতে আমি তেখেতৰ সংগীত জীৱনৰ বহুখিনি কথাই পাতিলোঁ, বহুতো হয়তো ৰৈ গ'ল, কিন্তু আমাৰ ভাল লাগিল যে বাইদেউ এইখিনি সময় দিলে। আপোনাক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠান ইয়াতে সামৰিব বিচাৰিছোঁ। নগেন বৰাদেৱে লিখা এটি গান যিটো আপুনি কণ্ঠ নিগৰাইছিল

0: সেই গানটোৰে আমি অনুষ্ঠান সামৰিম।
1: ধন্যবাদ। মই নগেন বৰাৰ গানটো দুটামান লাইন গাই দিছোঁ। লগ পালো কথা হলো ললো পৰিচয়,

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চেমনীয়াৰ চৰায়।

মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈকে বহুতো মৰম জনাই মই ৰুণা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচা গাঁৱৰ পৰিধি ডেকাই পৰিৱেশন কৰা এটি বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। আহাচোন শুনো।

ভাইটি ভণ্টিহঁত, পৰিধি ডেকাই পৰিৱেশন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীতটি শুনিলা। এইবাৰ শুনোচোন আহা তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ ভাইটি ৰূপজ্যোতি শৰণীয়াৰ ঢোলবাদন।

সেয়া আছিল ৰূপজ্যোতি হৰণীয়া। ভাইটি ভণ্টিহঁত, এইবাৰ শুনাবলৈ লৈছোঁ আমাৰ জানো হাঁহ শিতানত ৰূপম বৰুৱাই তোমালোকলৈ বুলি লিখি পঠিওৱা এটি কথিকা, বন্দে মাতৰমৰ ইতিহাস। পাঠ কৰিছে পৰিণীতা শইকীয়াই। আহাচোন শুনো।

চেমনীয়া ভাইটি ভণ্টিহঁত, বন্দে মাতৰম গীতটো আমাৰ দেশৰ অন্যতম জাতীয় সংগীত আৰু এই গীতৰ আৰম্ভণিতে থকা বন্দে মাতৰম শব্দ দুটা ধ্বনিৰ ৰূপত প্ৰতিজন দেশপ্ৰেমিক ভাৰতীয়ৰ বাবে মন্ত্ৰৰ দৰে। এই কথা তোমালোকে নিশ্চয় জানা। বন্দে মাতৰমৰ মূল অৰ্থ হ'ল, হে দেশমাতৃ, আমি তোমাক সেৱা কৰোঁ, পূজা কৰোঁ। তোমালোকে নিশ্চয় মন কৰিছা, আকাশবাণী গুৱাহাটীৰ প্ৰথম অধিৱেশনো ৰাতিপুৱা বন্দে মাতৰম গীতেৰেই আৰম্ভ হয়। আনহাতে 15 আগষ্ট বা 26 জানুৱাৰীকে ধৰি সকলো জাতীয় অনুষ্ঠান, দেশপ্ৰেমমূলক সভা সমিতি, সমদল আদিত বন্দে মাতৰম ধ্বনি সকলোৰে মুখতে শুনা যায়। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ প্ৰায় 4 দশকজুৰি এই বন্দে মাতৰম গীত আৰু ধ্বনি হিচাপে সকলো দেশপ্ৰেমিক ভাৰতীয়ৰ মুখে মুখে উচ্চাৰিত হৈছিল। বন্দে মাতৰম গীত গাই আৰু ধ্বনি দি ভাৰতৰ হেজাৰ বিজাৰ দেশপ্ৰেমিকে স্বাধীনতা ৰণত জঁপিয়াই পৰিছিল। তেওঁলোকে ব্ৰিটিছ পুলিচৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাগাৰৰ অন্ধকোঠৰীত সোমাইছিল। পুলিচৰ লাঠিৰ কোবকো নেওচি আগুৱাই গৈছিল, বন্দুকৰ গুলি বুকু পাতি লৈছিল আৰু ফাঁচীৰ জৰি হাঁহিমুখে ডিঙিত পিন্ধি লৈ শ্বহীদ হৈছিল। আমাৰ অসমৰো কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননি, তিলক ডেকা, কুশল কোঁৱৰৰ দৰে শ্বহীদে বন্দে মাতৰমৰ মুক্তি মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ দেশজননীৰ স্বাধীনতাৰ বাবে প্ৰাণ বিসৰ্জন দিছিল। স্বাধীনতাৰ পিছত আমাৰ দেশৰ প্ৰধান জাতীয় সংগীত হিচাপে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন অধিনায়ক জয় হে এই গীতটি নিৰ্বাচন কৰা হয়, যদিও স্বাধীনতা সংগ্ৰামৰ দিনবোৰত বন্দে মাতৰমেই আছিল পৰাধীন ভাৰতবাসীৰ জাতীয় সংগীত। স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰেই এই গীতত সুৰ সংযোজিত কৰিছিল আৰু 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছেই বন্দে মাতৰমক জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰিছিল। সেই সময়ত আৰম্ভ হোৱা স্বদেশী আন্দোলনত যিদৰে বংগৰ কিশোৰ ক্ষুদিৰামে বন্দে মাতৰম ধ্বনি দি হাঁহিমুখে ফাঁচীৰ জৰীডাল ডিঙিত পিন্ধি লৈ শ্বহীদ হৈছিল, ঠিক একেদৰেই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমীয়া কিশোৰী কনকলতায়ো বন্দে মাতৰম ধ্বনি উচ্চাৰণ কৰি বন্দুকৰ গুলিকো অগ্ৰাহ্য কৰি জাতীয় পতাকাৰ সন্মান ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিছিল। গতিকে বন্দে মাতৰম কেনে এক মহামন্ত্ৰৰ দৰে দেশৰ ইমূৰ সিমূৰ জুৰি ৰাইজক অনুপ্ৰাণিত কৰিছিল, সেই কথা তোমালোকে আমাৰ দেশৰ স্বাধীনতা ৰণৰ ইতিহাস পঢ়িলেই ভালদৰে উপলব্ধি কৰিব পাৰিবা। এই মহামন্ত্ৰৰ স্ৰষ্টা আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বন্দে মাতৰমৰ দৰে মন্ত্ৰৰ সৃষ্টি কৰিছিল বাবেই আজি দেশবাসীৰ ওচৰত তেওঁ ঋষি বংকিম চন্দ্ৰ ৰূপে বিখ্যাত হৈ আছে। বংকিম চন্দ্ৰ আছিল এগৰাকী মহান সাহিত্যিক, সেয়েহে সাহিত্য সম্ৰাট উপাধিৰেও তেওঁ বিভূষিত। 1838 চনত জন্মগ্ৰহণ কৰা বংকিম চন্দ্ৰ আছিল ভাৰতৰ প্ৰথম গ্ৰেজুৱেট। ব্ৰিটিছ চৰকাৰে তেওঁক ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেক্টৰৰ চাকৰি দিছিল, কিন্তু সেই সময়ত বহু ভাৰতীয় বিষয়াই যি ক্ষেত্ৰত ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাছিল, সেই ক্ষেত্ৰত বংকিম চন্দ্ৰই সৎসাহস আৰু আত্মমৰ্যাদা বজাই

ৰাখিবলৈ ব্ৰিটিছ দাম্ভিকতাৰ প্ৰতিবাদ কৰি কেইবাজনো ব্ৰিটিছ ব্যৱসায়ী, বিষয়া আনকি পুলিচ কৰ্মচাৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰৰ চকু কপালত তুলিছিল। 1894 চনত মাত্ৰ 56 বছৰ বয়সতে বংকিম চন্দ্ৰৰ মৃত্যু হৈছিল। বংকিম চন্দ্ৰ আছিল ভাৰতীয় ভাষাত উপন্যাস ৰচয়িতাসকলৰ অন্যতম বাটকটীয়া আৰু ভাৰতীয় ভাষাৰ প্ৰথম শক্তিশালী উপন্যাসিক। তেওঁৰ দুৰ্গেশ নন্দিনী, কপালকুণ্ডলা, দেৱী চৌধুৰাণী, আনন্দমঠ আদি কালজয়ী উপন্যাস। আনন্দমঠ এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় উপন্যাস। বাংলা ভাষাত ৰচিত এই উপন্যাসখন অন্যান্য বহু ভাৰতীয় ভাষাৰ উপৰিও ইংৰাজীকে ধৰি কেইবাটাও বিদেশী ভাষাত অনুদিত হৈছে। বন্দে মাতৰম প্ৰথমতে গীত বা কবিতা হিচাপে 1875 চনতে বংগদৰ্শন নামৰ আলোচনীত প্ৰকাশ পাইছিল, যদিও প্ৰায় 7 বছৰ পিছত 1882 চনত প্ৰকাশিত আনন্দমঠ উপন্যাসতো এই গীত অন্তৰ্ভুক্ত হয় আৰু দেশপ্ৰেমিকৰ ধ্বনি হিচাপে বন্দে মাতৰম শব্দ দুটাই এই উপন্যাসতেই প্ৰথমতে আত্মপ্ৰকাশ কৰে। আনন্দমঠ এখন দেশপ্ৰেমমূলক উপন্যাস। ইয়াৰ কাহিনীত এদল দেশপ্ৰেমিকে ঘৰ সংসাৰ, ধন সম্পদ সকলো এৰি দেশজননীৰ সেৱাত নিজকে উচৰ্গা কৰাৰ কথা বৰ্ণনা কৰা হৈছে। তেওঁলোক দেশমাতৃৰ সন্তান দলৰূপে পৰিচিত। তেওঁলোকেই গায় এই বন্দে মাতৰম গীতটো আৰু স্বাধীনতা ৰণত বন্দে মাতৰমেই তেওঁলোকৰ ৰণধ্বনি। 36 শাৰীৰ এই দীঘল গীতটিৰ প্ৰথম 10 শাৰীক স্বাধীনতাৰ পিছত জনগণ মনৰ লগতে দেশৰ অন্যতম জাতীয় সংগীত ৰূপে নিৰ্বাচিত কৰা হয়। আধুনিক ভাৰতীয় সাহিত্যত বংকিম চন্দ্ৰই প্ৰথমতে দেশ বা জন্মভূমিক মাতৃৰূপে প্ৰতিষ্ঠা কৰে আৰু এই দেশমাতৃৰ পূজাৰ মন্ত্ৰৰূপে সৃষ্টি কৰে বন্দে মাতৰম গীত আৰু ধ্বনি। কিন্তু বন্দে মাতৰমৰ প্ৰভাৱ বা প্ৰেৰণাই যে দেশমাতৃৰ পৰাধীনতাৰ শিকলি চিঙাৰ বাবে ভাৰতবৰ্ষৰ ইমূৰ সিমূৰ জুৰি অগণন নৰনাৰীক উদ্বাউল কৰি তুলিছিল, সেই দৃশ্য বংকিম চন্দ্ৰই চাই যাব পৰা নাছিল। তেওঁৰ মৃত্যুৰ এটা দশক পাৰ হৈ যোৱাৰ পিছতহে 1905 চনৰ পৰা আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত বন্দে মাতৰমৰ অগ্নিমন্ত্ৰই দেশক আলোড়িত কৰি তোলে। তেতিয়াৰে পৰা 1947 চনত স্বাধীনতাৰ আগমুহূৰ্তলৈকে বন্দে মাতৰম আছিল স্বাধীনতা সংগ্ৰামী ৰাইজৰ মুখে মুখে। লোকমান্য তিলক, লালা ৰাজপথ ৰায়, বিপিন চন্দ্ৰপাল, শ্ৰী অৰবিন্দ, বীৰ সাভাৰকাৰকে ধৰি মহাত্মা গান্ধী, নেতাজী সুভাষ, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ আদি স্বাধীনতা সংগ্ৰামৰ মহান নেতাসকলৰ প্ৰত্যেকেই অনুপ্ৰাণিত হৈছিল বন্দে মাতৰমৰ দ্বাৰা। 1906 চনত জাতীয় কংগ্ৰেছে উত্তোলন কৰা ভাৰতৰ প্ৰথম তিৰংগ জাতীয় পতাকাখনতো লিখা হৈছিল বন্দে মাতৰম শব্দ দুটা। স্বদেশী আন্দোলনৰ সময়ত মহাবিপ্লৱী শ্ৰী অৰবিন্দই বন্দে মাতৰম নামেৰে এখন ইংৰাজী কাকত উলিয়াইছিল, যিখনে সমগ্ৰ দেশতে স্বদেশপ্ৰেমৰ জুই জ্বলাইছিল। একেদৰেই প্ৰথম মহাসমৰৰ সময়ত ভাৰতৰ স্বাধীনতা ৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ চলাবলৈ ভাৰতীয় বিপ্লৱৰ মাতৃৰূপে খ্যাত মাডাম কামাই ফ্ৰান্সৰ পেৰিছৰ পৰা প্ৰকাশ কৰিছিল বন্দে মাতৰম নামৰ বাতৰি কাকত। এই বাতৰি কাকতক কেন্দ্ৰ কৰি ফ্ৰান্সৰ

এয়া আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 16 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 31 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ বিশেষ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ এই বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত গোবিন ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু অংকুৰ ৰাম চিয়াৰী, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা ইমতিয়াজ হুছেইনৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনালোকৰ সন্মুখত এয়া শান্তনু শইকীয়া।

গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰো অধিকাৰ আমাৰ নাই। এয়া আকাশবাণী তেজপুৰ। এতিয়া 11 বজাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ 134 সংখ্যক মন কী বাত অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰ কৰা হ'ব।

0: প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়াক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলীট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে 4টা ভিন্ন প্ৰতিযোগিতাত 4টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ, অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেশ কুজুৰ। মই ভাবিলোঁ এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতোঁ। অনিমেশজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালোঁ, সত শ্ৰী আকাল।
1: নমস্কাৰ ছাৰ।
0: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছোঁ, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰোঁ মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
1: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
0: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা, কওকচোন।
2: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোচাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
0: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
2: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাইও ফুটবল খেলিছিল, ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিংজীয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন

0: প্ৰশিক্ষণ লৈছিল। এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল, গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ, আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে, আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ। আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
1: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
0: হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায় আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: অনিমেশজি,
2: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ নতুন ক্ষেত্ৰ এখনত ভৰি থলোৱেই যেতিয়া মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একানপতীয়াকৈ আগবাঢ়িব লাগিব, তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম, পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে এয়া কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
2: ছাৰজি, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়েই সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গুৰিন্দৰ বীৰ, আপুনি কি ক'ব?
0: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক

0: আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালো।
1: আপোনাকো অশেষ ধন্যবাদ ছাৰ।
0: ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাচ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰবত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰকম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰবত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফঞ্চু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদাম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগনপল্লী, ততাপুৰী, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছোঁ। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছোঁ যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধুকথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত ছাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। ছাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই ছাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হ'লে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, ছাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত

দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেদাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছোঁ। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে, সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালী ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছ'চাইটি সম্পৰ্কে জানিব পাৰিছোঁ। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰ্ভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থবিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমী ক্লাবৰ সৈতে জড়িত হ'বলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী। মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলি

0: পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুঃখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল। তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

0: এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
1: শ্ৰোতা, ইমান পৰে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান আৰু আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় 11:57। ইয়াৰ লগে লগেই আমাৰ এই বিশেষ অনুষ্ঠানৰ অন্ত পৰিল। FM বেণ্ডৰ 102.4 MHz-ৰ জৰিয়তে আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাসকলে শুনি থাকিব পাৰিব। আজিৰ এই বিশেষ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত গোবিন্দ ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়াই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ। অসম মীন উন্নয়ন নিগমৰ কেইবাকোটিটকীয়া কেলেংকাৰীৰ অভিযোগত নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকা গ্ৰেপ্তাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলি আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আমাৰ আগৰ বাতৰিটো কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰায়। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। তদুপৰি ডঃ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা

প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1,300 কিলোমিটাৰৰো অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অসম মীন উন্নয়ন নিগমত সংঘটিত কেইবাকোটিটকীয়া কেলেংকাৰীৰ অভিযোগত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয় নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে। পলাতক অৱস্থাত থকা প্ৰাক্তন প্ৰকল্প সঞ্চালকজনক কালি ওড়িশাৰ পুৰীত গ্ৰেপ্তাৰ কৰি সঞ্চালকালয়ৰ দলে পুৰীৰ এখন আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত হাজৰিকাক গুৱাহাটীলৈ অনাৰ বাবে সঞ্চালকালয়ৰ দলটোক 4 দিনৰ ট্ৰেঞ্জিট জিম্মা প্ৰদান কৰে। অসম মীন উন্নয়ন নিগমত সংঘটিত এই কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে ইয়াৰ পূৰ্বে 8 বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ অৰ্থে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰঞ্চ ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰঞ্চ নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈ 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবে বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে কালি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱালাডমিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগান শৰণীয়াই সংবাদমেলত কয় যে মহানগৰৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈ পৰা 15 জুনলৈ নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি প্ৰকাশ কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ 6টা মণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টাকৈ পুৰস্কাৰ থাকিব।

0: প্ৰথম পুৰস্কাৰ হিচাপে 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 2,00,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সুখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত কালি নিশা বিধ্বংসী অগ্নিকাণ্ডত এটা কপাহৰ গুদামৰ লগতে কেইবাটাও ভাড়াঘৰ ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ 2খন গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। এই অগ্নিকাণ্ডত 2,00,000 টকাৰ সামগ্ৰী জাহ যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এইবেলি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় স্বাভাৱিক বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ জাৰি কৰা দীৰ্ঘকালীন পূৰ্বানুমান অনুযায়ী জুনৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ মৌচুমী বতাহৰ আগমনৰ সময়ছোৱাত স্বাভাৱিকতকৈ 11% অধিক হাৰত বৰষুণ হৈছে। এই সময়ছোৱাত সাধাৰণতে 494 মিলিমিটাৰ বৰষুণ হয় যদিও এইবাৰ 1 মাৰ্চৰ পৰা 547.3 মিলিমিটাৰ বৰষুণ হৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ কালি ডিব্ৰুগড় পৌৰ নিগমে উচ্ছেদ কৰে। ফুটপাথৰ দোকান পোহাৰসমূহ উচ্ছেদ কৰি পথচাৰী আৰু যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই অভিযান চলোৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত অহা 26 আৰু 27 জুনত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষ আৰু ইংৰাজী বিভাগৰ উদ্যোগত তথা জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আলোচনা চক্ৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ডঃ তাৰাপুৰীয়ে অনলাইনযোগে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সমল ব্যক্তি হিচাপে হাৰিয়ানাৰ RKS DPG কলেজৰ অৰ্থনৈতিক বিভাগৰ সহকাৰী অধ্যাপক ডঃ সুৰুজ ৱালিয়া আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সুৰেন্দ্ৰ সিং উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ আৰু অসম মীন উন্নয়ন নিগমৰ কেইবাকোটি টকীয়া কেলেংকাৰীৰ অভিযোগত নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকা গ্ৰেপ্তাৰ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। হাজো কুলহাটীৰ পৰা অনামিকানাথ আৰু নিকুঞ্জনাথৰ অনুৰোধত প্ৰথমেই জুবলীৰ কণ্ঠৰ গীত এটি শুনাবলৈ লৈছো গান এলবামটিৰ পৰা, গীতিকাৰ পলাশ।

বশিষ্ঠৰ গণেশনগৰৰ পৰা কৃষ্ণ কলিতা, ধীমান বৈশ্য আৰু দীপাংকৰ বৈশ্যই অনুৰোধ কৰা গীতেদি শুনক ৰামজানী চিনেমাখনৰ পৰা অভিজিত, সাধনা সৰগম, উদিত নাৰায়ণ আৰু সংগীবৃন্দৰ কণ্ঠত।

অনুষ্ঠানৰ শেষত সেয়া আছিল পুলক বেনাৰ্জী। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰি লিখিছিল নুনমাটিৰ পৰা ৰাজেন শৰ্মা, ভৌমণী শৰ্মা আৰু তেওঁলোকৰ পৰিয়ালে। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰুৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

আইডু বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিছোঁ। আজিৰ বুলনীত আগবঢ়োৱা হৈছে এখনি সংগীতালেখ্য নিৰ্মল প্ৰজ্ঞা।

ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত আলেখ্যখনিৰ ৰচনা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ, সংগীত উৎপল দাসৰ। এয়া নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড।

0: প্ৰভু নাৰায়ণ,
1: আপুনি হুমুনিয়াহ কাঢ়িলে যে! মাধনে ইমান সুন্দৰকৈ গীতাৰ শ্লোক মাতিছে, বৰমাকে ইমান সুললিতকৈ বৰগীত গাইছে, হুমুনিয়াহ পেলাবলৈ কি হ'ল ৰাতিপুৱাই পুৱাই?
0: ৰাতিপুৱা, গধূলি, দিন ৰাতি কি কথা আছে মুক্তা? কিয় জানো বাৰে বাৰে মাজনীৰ দুখৰ ছবিখন মনলৈ ভাহি আহে।
1: সেইবোৰ তাইৰ অতীত। অতীতৰ কথা আমিও ভাবিব নালাগে, মাধনকো ভাবিবলৈ আমি সুযোগ দিব নালাগে।
0: হেৰা, ঠিকেই কৈছা তুমি, সেয়া আমাৰ সকলোৰে বাবে দুঃস্বপ্ন, সকলোৰে বাবে অতীত। তেনে দুৰ্যোগ মাজনীৰ জীৱনলৈ আৰু কেতিয়াও নাহে, দোষ মোৰেই। 11 বছৰ বয়সতে মই তাইক বিয়া দিব নালাগিছিল। মোৰ ভুলৰ বাবেই 13 বছৰ বয়সতে ফুল কুমলীয়া ছোৱালীজনীয়ে মাতৃত্বৰ বোজা বহন কৰিব লগা হ'ল।
1: আপুনি তেনেকৈ নাভাবিবচোন, সমাজৰ নিয়ম মানিহে আমি তেনে সিদ্ধান্ত লৈছিলোঁ। আৰু আমি এনেই সকলোৱে ছোৱালীক আগবিয়া দিয়ে।
0: সমাজ, এখন ৰক্ষণশীল সমাজৰ নিয়ম মানি মোৰ তেজ মঙহৰ সন্তানকো নিজেই আগবঢ়াই দিছিলোঁ অন্ধকাৰ ভৱিষ্যতলৈ। তাই শৈশৱৰ ৰং ৰহস্য, আনন্দ উল্লাস ছাৰখাৰ কৰি দিছিলোঁ।
1: এতিয়াতো আপুনি তাইক সকলো দিবৰ বাবে সাজু হৈছে, পুৰণি কথা মনলৈ সমূলি নানিব, মাধনৰ আনন্দ ঘূৰি আহিবই।
0: মাধন সমাজৰ এগৰাকী লেখত ল'ব লগা মহিলা হ'ব। পঢ়াই শুনাই তাই ভাল, তাই মেধাৱী, একানপতীয়াকৈ যিকোনো কামত লাগিব পাৰে। তাইক মই পঢ়ুৱাম, তাই এদিন ডাঙৰ মানুহ হ'ব। জ্যোতিষী উমাকান্ত চাংকাকুতিয়ে কৰা ভৱিষ্যৎবাণী আখৰে আখৰে ফলিয়াব।
2: হয়, এই ছোৱালীজনীয়ে এদিন মাক দেউতাকৰ আশা পূৰণ কৰিলে, সুশিক্ষিত হ'ল, অসমৰ বিদ্বত সমাজৰ এটি উজ্জ্বল নক্ষত্ৰ হ'ল, সুসাহিত্যিক হ'ল, স্ৰষ্টা হ'ল, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হ'ল, বিদেশত আয়োজিত কলা সাহিত্য সংস্কৃতিৰ গৱেষণামূলক আলোচনা

0: সন্মিলন আদিত ভাগ লৈ দেশৰ গৌৰৱ উজ্বলাব পৰা হ'ল। অসমীয়া জাতীয় জীৱনত এক সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁই হ'ল নিৰ্মল প্ৰজ্ঞাৰ সাধক নিৰ্মল প্ৰভা বৰদলৈ।
1: 1933 চনৰ 20 জুন তাৰিখে শিৱসাগৰত নিৰ্মল প্ৰভাৰ জন্ম হয়। পিতৃ ধৰ্মেশ্বৰ বৰদলৈ, মাতৃ মুক্তাবালা বৰদলৈ। জন্মৰে পৰাই নিৰ্মল প্ৰভাই পাইছিল ঘৰখনৰ স্বচ্ছন্দ পৰিৱেশ, চাৰিওফালে নদন বদন পৰিৱেশ, আলহী অতিথি, লগুৱা লিকচৌৰে অনবৰত ভৰি থকা ঘৰ। আহোম ৰজা গদাধৰ সিংহৰ ৰাজপাট আৰোহণৰ ভৱিষ্যৎবাণী কৰা টঙা বৰদলৈৰ ঘৰ এইখন। স্বৰ্গদেউ গদাধৰ সিংহই খাট পাম দি প্ৰতিষ্ঠা কৰা জ্যোতিষী টঙা বৰদলৈৰ ঘৰ এইখন। নিৰ্মল প্ৰভা ধৰ্মেশ্বৰ বৰদলৈৰ প্ৰথম সন্তান। সেই আটাইৰে আলাসৰ লাৰু হৈ পৰিল নিৰ্মল প্ৰভা। মণি, মামণি, মাধন, মাকণ, কত যে নামেৰে মাতিছিল কণমানি নিৰ্মল প্ৰভাক, তথাপিও যেন বুকুৰ মৰমখিনি প্ৰকাশ নহয়। পুৱাৰ বৰগীতত সাৰ পাই উঠিছিল নিৰ্মল প্ৰভা। ঘৰখনৰ পৰিৱেশে ছোৱালীজনীক ধৰ্মপ্ৰাণা, সংস্কৃত মনা কৰি বহল হৃদয়েৰে গঢ়ি তোলাত প্ৰেৰণা যোগালে।
0: নিৰ্মল প্ৰভাই যি সময়ত জন্মগ্ৰহণ কৰিছিল, সেই 40-50ৰ দশকৰ অসমীয়া সমাজ আজিৰ দৰে উন্মুক্ত নাছিল। সামন্তীয় ধ্যান ধাৰণাৰে সমাজ পৰিচালিত হৈছিল। ৰক্ষণশীলতাই কঠোৰভাৱে বান্ধি ৰাখিছিল সমাজ আৰু পৰিয়ালৰ বন্ধন। আধুনিক শিক্ষাৰ গতি আছিল চালুকীয়া অৱস্থাৰ। এনে অৱস্থাত স্ত্ৰী শিক্ষাৰ কথা ভাবিবলৈ বহুতে মনোবল গোটাবই নোৱাৰিছিল। কিন্তু দূৰদৰ্শী আৰু সংস্কৃতিবান ধৰ্মেশ্বৰ বৰদলৈয়ে নিৰ্মল প্ৰভাক আধুনিক শিক্ষাৰে শিক্ষিতা কৰি তুলিবলৈ বদ্ধপৰিকৰ আছিল। সৰুৰে পৰাই পঢ়া শুনাত নিৰ্মল প্ৰভা আছিল অত্যন্ত মেধাৱী। গীত গোৱা, খেলা ধূলা, তৰ্ক, বক্তৃতা সকলো ক্ষেত্ৰতেই সৰুৰে পৰাই পাৰদৰ্শিতা দেখুৱাইছিল তেওঁ। 4ৰ্থ শ্ৰেণীতে মন্দিৰ নামৰ সুন্দৰ কবিতা লিখি দেউতাকক দেখুৱাওঁতে দেউতাকে কৈছিল,
2: মোৰ মাজনী আগলৈ সৰজনী নাইডু হ'ব।
1: সৰুতেই প্ৰতিভাৰ চিনাকি দিয়া ছোৱালীজনী, চঞ্চলা পখিলাৰ দৰে ঘূৰি ফুৰা কণমানি ছোৱালীজনী, কিতাপ পঢ়ি ভাল পোৱা, বাৰীৰ ফুল শাক পাচলি চাই, পুখুৰীত চৰি থকা হাঁহ চাই, পাৰ গৰু ছাগলী পোৱালি খেদি ফুৰি ভাল পোৱা ছোৱালীজনী, বেঙুনীয়া টেঙেচি ফুল আৰু জীয়া বিচাৰি পিনপিনাই ফুৰা ছোৱালীজনী ৰক্ষণশীল সমাজৰ বলি হৈ পৰিল। সমাজৰ নিষ্ঠুৰ নিৰ্মম নিয়মৰ ওচৰত নতশিৰ কৰিলে দেউতাকে, সন্মতি দিলে বিয়াৰ। 11 বছৰ বয়সতে কণমানি ছোৱালীজনী বিয়া দিয়া হ'ল 31 বছৰ বয়সীয়া ডেকা এজনৰ সৈতে। পুতলাৰে দৰা কইনা সাজি খেলা কৰা অবুজ শিশুটি নিজেই কইনা হৈ পৰিল অকস্মাতে।

0: বাল্য বিবাহ হলেও মেট্ৰিক পাছ কৰাৰ পাছতহে দৰাৰ ঘৰলৈ পঠোৱাৰ বাবে সন্মত হৈছিল দেউতাক। দেউতাকৰ কোমল অন্তৰ, মানৱীয় গুণৰ অমিয়া চেনেহৰ বিপৰীতে নিৰ্মল প্ৰভাই তেওঁক বিয়া দিয়া মানুহজনত কিন্তু পুৰুষৰ অত্যাচাৰী ৰূপৰ ছবি এখন দেখিছিল। সেয়া আছিল যেন নিৰ্মল প্ৰভাৰ জীৱনৰ এক দুঃস্বপ্ন। সেই দুঃস্বপ্নৰ কথা তেওঁ পিছত এনেদৰেই বৰ্ণনা দিছিল।
1: আমাৰ ঘৰত তেনেই আচহুৱা যেন লগা এই মানুহজনৰ কথা কাণ্ডই সমগ্ৰ পুৰুষ জাতিটোৰে প্ৰতি মোৰ মনৰ মাজত ভয় ঘৃণাৰ ভাৱে যেন বাহ ল'বলৈ আৰম্ভ কৰিছিল। পুৰুষৰ অত্যাচাৰী ৰূপৰ এখন ছবি মই মানুহজনক দেখিলে দেখিবলৈ পোৱা হ'লোঁ। পৰাপক্ষত মই সেই মানুহজনৰ কাষ চপা নাছিলোঁ। এখন দুৱাৰ দি তেওঁ সোমালে, আনখন দুৱাৰ দি মই ওলাই গৈছিলোঁ। কোনো দিনেই মৰমৰ মাতেৰে মোক কাষলৈ মতা নাছিল মানুহজনে। মানুহজন

0: মনৰ মাজত অনবৰতে মোক দমন কৰাৰ ভাৱ এটা পুহি ৰখা যেন তেওঁক দেখিলেই মই অনুমান কৰিছিলোঁ। অথচ সেইবোৰৰ প্ৰতিবাদ কৰিবলৈ তেতিয়া মই সাহ কৰিব পৰা নাছিলোঁ। ইমান ঘৃণা, বিদ্বেষ, ভয়, শংকা, ভাগ্যৰ কি প্ৰহসন! তাৰে মাজত মই মাক হ'বলৈ আগবাঢ়িলোঁ।
1: এই ঘটনাই গোটেই ঘৰখনক মৰ্মাহত কৰি তুলিলে। আচৰিত খবৰটোৱে দেউতাক ধৰ্মেশ্বৰ বৰদলৈক যথেষ্ট ক্ৰোধান্বিত কৰি তুলিলে। বৰমাকে খং আৰু হতাশাত চিঠি লিখিলে,
2: তুমি ছোৱালীক পঢ়ুৱাব খোজা কথাটোত সন্মত হৈছিলা, তাৰ পাছত এনেকুৱা নিষ্ঠুৰ কাৰ্যটো কিয় কৰিলা? কিয় মেট্ৰিকটো পাছ কৰিবলৈ বাট নাচালা?
1: কিন্তু সেই চিঠিৰ দাম্ভিক উত্তৰে নিৰ্মল প্ৰভাৰ দেউতাকক তেওঁলোকৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য কৰিলে। চিঠিৰ উত্তৰত আছিল,
3: মোৰ পত্নী মোৰ কথা, মোৰ যি ইচ্ছা তাকেই কৰিম।
1: ধৰ্মেশ্বৰ বৰদলৈয়ে নিৰ্মল প্ৰভাক আৰু কেতিয়াও স্বামী গৃহলৈ নপঠাই ঘৰতে সুশিক্ষিতা কৰি গঢ়ি তুলিবলৈ মনে মনে দৃঢ়মনা হ'ল। 13 বছৰ বয়সত নিৰ্মল প্ৰভাই জন্ম দিলে স্বপ্নাক। দেউতাকে গান্ধী ভাষ্য গীতা এখন কিনি আনি নিৰ্মল প্ৰভাৰ হাতত দি ক'লে,
4: জীৱন বৰ ক্ষণস্থায়ী, কীৰ্তি চিৰস্থায়ী, জীৱনৰ মাজতে মহাজীৱন বিচাৰি লোৱা। এতিয়া পঢ়া শুনা কৰি নিজৰ জীৱন নিজেই গঢ়িব লাগিব, অযথা সময় নষ্ট কৰিব নালাগে। কীৰ্তিৰ কাৰণে তুমি কৰ্ম কৰিব লাগিব। কৰ্ম কি, কৰ্মযোগ বা কৰ্ম সাধনা কি, সেই কথা তোমাক গীতায়ে শিকাব।
1: কৃতজ্ঞতাত নিৰ্মল প্ৰভা গোসাঁই ঘৰত উবুৰি খাই পৰিল।
5: হে প্ৰভু, মোৰ প্ৰাৰ্থনা শুনিলা, মোক পঢ়িবলৈ দিছা। মই পোতাশালৰ পৰা মুক্ত হৈছোঁ। জ্ঞানৰ অসীম সাগৰৰ পানী আজলি ভৰাই মই খাব পাৰিম এতিয়া।
1: গভীৰ আত্মপ্ৰত্যয়েৰে নিৰ্মল প্ৰভাই নিজেই নিজক গঢ়ি তুলিবলৈ যত্ন কৰিলে সেই সৰু কালৰ পৰাই। সমাজখনে ছোৱালীক দুৰ্বল, হীন বুলি ভবাটো সৰুৰে পৰাই তেওঁ মানি ল'ব পৰা নাছিল। পৰম্পৰাগতভাৱে চলি অহা নাপায়বোৰক তেওঁৰ দেউতাকেও মানি নলৈছিল। দেউতাকৰ এনে সাহসী চিন্তা গীতাৰ কৰ্মযোগে নিৰ্মল প্ৰভাক অতি দৃঢ়মনা কৰি তুলিছিল। গীতাৰ সাৰমৰ্ম গান্ধীজীৰ দৃষ্টিৰে তেওঁ বুজিবলৈ যত্ন কৰিলে।
6: হাতত থকা কাম টকালিকে কৰাকে স্বধৰ্ম কৰা বুলি কোৱা হয়। আজি ইটো কালি সিটো কৰি স্বধৰ্ম ত্যাগ নকৰিবা। যাৰ যি ক্ষেত্ৰ তেনেকৈয়ে কৰ্ম কৰা। কৰ্ম চিনি পাবলৈ জ্ঞানৰো প্ৰয়োজন, ইন্দ্ৰিয় বশলৈ আনা, তাৰ দ্বাৰা মন জয় কৰা হ'ব। জীৱন আনৰ সেৱাৰ কাৰণে, ভোগ কৰাৰ কাৰণে নহয়, কৰ্মই যজ্ঞ। কৰ্ম কৰিছা মানে তুমি অহৰহ লোকহিতৰ কাৰণে যজ্ঞ কৰিছা।
0: নিৰ্মল প্ৰভাই জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিলে। মহাজীৱনৰ যাত্ৰা আৰম্ভ হ'ল। মুক্ত মন লৈ, স্বাধীন মন লৈ আৰম্ভ কৰিলে তেওঁ জীৱনৰ নতুন দুৱাৰ। সেই যে গীতা হাতত তুলি ল'লে ছোৱালীজনীয়ে, গীতাৰ সমস্ত শ্লোক পঢ়ি পেলালে, আয়ত্ত কৰিলে, এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে শিৱসাগৰ চৰকাৰী হাইস্কুলৰ শিক্ষক তথা সংস্কৃত পণ্ডিত পূৰ্ণেশ্বৰ দিহিঙ্গীয়াই। নিৰ্মল প্ৰভাই সেই বয়সতে দেৱভাষাত অৰ্থাৎ সংস্কৃতত বক্তৃতা দিব পৰা হ'ল। আনহাতে অষ্টম, নৱম, দশম শ্ৰেণীৰ 3 বছৰৰ পাঠ্যক্ৰম 2 বছৰতে ঘৰতে পঢ়ুৱাই পণ্ডিতজনে তেওঁক প্ৰৱেশিকা পৰীক্ষাৰ বাবে উপযুক্ত কৰি তুলিলে। বিদ্যা লাভৰ আনন্দই নিৰ্মল প্ৰভাৰ মন উৎফুল্লিত কৰিলে। অধ্যয়নৰ দ্বাৰা জীৱন গঢ়িবলৈ ঘৰখনৰ পৰা তেওঁ মনোবল পাইছিল। লগতে সংগীত চৰ্চায়ো নিৰ্মল প্ৰভাক মহাজীৱনৰ বিশাল ক্ষেত্ৰলৈ আহ্বান জনালে।

0: 1948 চনত প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল নিৰ্মল প্ৰভা। তাৰ পাছত তেওঁ আৰু ৰৈ থকা নাছিল। শিৱসাগৰ কলেজৰ পৰা আই এ আৰু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বি এ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰিলে। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ তত্বাৱধানত গৱেষণা কৰি অসমীয়া সাহিত্যত ডক্টৰেট ডিগ্ৰী লোৱা নিৰ্মল প্ৰভা বৰদলৈয়ে হ'ল অসমৰ প্ৰথমগৰাকী মহিলা ডক্টৰেট। সেয়া আছিল 1972 চন।
1: কৰ্মপ্ৰেৰণাৰে নিৰ্মল প্ৰভা বৰদলৈৰ কৰ্মক্ষেত্ৰ আছিল বৈচিত্ৰময়। আকাশবাণী আৰু ছপা মাধ্যমৰ সংবাদ হেবিৰূপে আন্তৰিকতাৰে কাৰ্য সম্পাদন কৰিছিল। তেওঁ আছিল এগৰাকী কৃতি শিক্ষয়িত্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা পদ অলংকৃত কৰাৰ আগতে নতুন অসমীয়া কাকতৰ দেওবৰীয়া চোৰাটো পৰিচালনা কৰিছিল। নতুন অসমীয়া আৰু দৈনিক বাতৰি কাকতৰ সহকাৰী সম্পাদকৰ দায়িত্বও পালন কৰিছিল তেওঁ। ডক্টৰ বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা আদি বিশিষ্ট গৱেষক লোকসকলৰ সাহায্য লাভ কৰিছিল ছাত্ৰী অৱস্থাতে।
0: দ্বিতীয় মহাযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনেও নিৰ্মল প্ৰভাৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিছিল। জীৱনক পুংখানুপুংখৰূপে চোৱাৰ, সমাজত প্ৰচলিত সকলোবোৰ কথা, বিশ্বাস, পৰম্পৰাক নতুনকৈ চোৱাৰ সাহস কৰা নিৰ্মল প্ৰভাৰ চেতনাৰে সমৃদ্ধ চিন্তা চৰ্চা তেওঁৰ লিখনিত প্ৰকাশ পালে। যুদ্ধোত্তৰ যুগৰ ৰোমান্টিক শৈলীৰ কাব্য সাধনাৰ উচ্চ শিখৰত আৰোহণ কৰা নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ চিত্ৰকল্প আৰু শব্দচয়ন অতি কোমল, অৰ্থবহ, অন্তৰপৰশা।
2: তেওঁ মই যোৱাগৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত পথাৰৰ বকিয়াই দি, মূৰত জাপি কান্ধত মেটমৰা দুটা ডাঙৰিৰ জিৰিক জিৰিক মাত। তেওঁ পাছে পাছে গলগৈ আঘোণৰ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰীটো, বাঁহ বননিৰে কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গলগৈ। কোনে জানে তেওঁ আৰু এই জনমত উভতি আহিবনে নাহে।
0: গাঁৱৰ সেউজীয়া প্ৰকৃতি, গাঁৱৰ কৃষকজন, সোণবৰণীয়া ধাননিৰ সুন্দৰ ছবিখনে কবিৰ লগতে সকলোকে নষ্টালজিক কৰি তোলাৰ লগে লগে গাঁৱৰ এই ছবিখনে কবিক বিষাদগ্ৰস্ত কৰি তুলিলে। তেওঁৰ মনলৈ প্ৰশ্ন আহিল, এই যে গুচি গ'ল গাঁৱৰ কৃষকজন কান্ধত ডাঙৰিৰ ভাৰ লৈ ছন্দময় গতিত, তেওঁ বাৰু উভতি আহিবনে? হয়তো আহিব, নাহিবও পাৰে, নহাৰ সম্ভাৱনাই অধিক। আৰু সেই কবিৰ বিষাদগ্ৰস্ততা ইয়াতো ফুটি উঠিছে। আচলতে সাধাৰণ মানুহৰ সুখ দুখ, হাঁহি কান্দোন, প্ৰেম বিৰহ, গ্ৰাম্য জীৱনৰ সৰলতা, নিঃসংগতা, সামাজিক জীৱনৰ প্ৰতিফলন নিৰ্মল প্ৰভাৰ কবিতাৰ বৈশিষ্ট্য। মাত্ৰ কেইটিমান শাৰী, কেইটিমান শব্দেৰে জীৱনৰ, সমাজৰ একো একোটা গভীৰ তত্ত্ব বিশ্লেষণ কৰিব পৰা কবিতা সৃষ্টিৰে নিৰ্মল প্ৰভাই সাহিত্য একাডেমীৰ দৰে ৰাষ্ট্ৰীয় সন্মানো কঢ়িয়াই আনিলে কবিতাৰেই। তেওঁৰ জনপ্ৰিয় কাব্যগ্ৰন্থ সুদীৰ্ঘ দিন আৰু ঋতুৰ যোগেদি।
3: বন্দুকৰ শব্দত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত জিকুতি খাই ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে।

0: সাতটা শাৰী আৰু পোন্ধৰটা শব্দৰ সেই কণমানি কবিতাটোৰ কি যে গভীৰ প্ৰাণময় আবেদন! সাম্প্ৰতিক সমাজৰ এক চিত্ৰণ কবিতাটোৰ যোগেদি অংকিত হোৱাৰ লগতে কবিৰ গভীৰ প্ৰকৃতিময় আৰু প্ৰকৃতিৰ পশুপক্ষীৰ প্ৰতি প্ৰেম সজীৱ হৈ উঠিছে। নিৰ্মল প্ৰভা বৰদলৈৰ আছে এক প্ৰতিবাদী সত্তা। নাৰীৰ মনস্তত্ব আৰু নাৰীৰ ভাৱানুভূতিৰে ৰচনা কৰা গীতসমূহ কবিতাসমূহৰ বাহিৰেও তেওঁ লিখিছিল কিছুমান ব্যংগ কবিতাও।
1: নাৰী মনক পূৰ্ণ প্ৰকাশিত ৰূপত তুলি ধৰা অসমৰ নদ নদী প্ৰকৃতি সমাজ বাস্তৱক পৰিস্ফুট কৰি তোলা তেওঁৰ কাব্যগ্ৰন্থৰ সংখ্যা কম নহয়। সাহিত্য একাডেমীৰ সন্মানেৰে সন্মানিত সুদীৰ্ঘ দিন আৰু ঋতুৰ উপৰি বনফৰিঙৰ ৰং, অন্তৰংগ, সমীপেশু, দিনৰ পাছত দিন, অমিতাভ শব্দ, শব্দৰ ইপাৰে, শব্দৰ সিপাৰে, নিৰ্বাচিত কবিতা আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। তদুপৰি হিন্দী আৰু ইংৰাজীতো তেওঁৰ কাব্যগ্ৰন্থ কেইবাখনো আছে। সেইবিলাকৰ ভিতৰত বন্দুক কি আৱাজ মে, সুবহ হোতা হে ক্যা, বসন্তৰ এদিন, দা ডন উল্লেখযোগ্য। সুন্দৰ শব্দচয়ন আৰু অতি কম ঘৰুৱা শব্দেৰে একোটা নিতুল কবিতা ৰচনা কৰিব পৰা দক্ষতা সম্পন্ন নিৰ্মল প্ৰভা নিজেই শব্দৰ মাজত বন্দী। শব্দেৰে তেওঁ দেখে, স্পৰ্শ কৰে, গোন্ধ লয়, উপলব্ধি কৰে।
2: মই শব্দবোৰৰ মাজত, শব্দবোৰ মোৰ মাজত, শব্দবোৰৰ মাজত মই, শব্দৰেই মই দেখোঁ, মই চিনি পাওঁ, মই পৰিচিত হওঁ, মই গোন্ধ পাওঁ, মই স্পৰ্শ কৰোঁ প্ৰতিটো শিহৰণ, মই উপলব্ধি কৰোঁ আত্মীয়তা। শব্দত ইমান তেজ, শব্দত ইমান জুই।
0: অসমীয়া উমলা গীত, কথাচৰিত সাগৰ, সুৱদী মাত, সুৰীয়া মাত, শিশু গীত নাট্য সংকলন, শালিকী ৰতৌতৌ, মন উৰণীয়া, সেউজী সেউজী, নতুন উমলা গীত, এনেখন মৰমৰ দেশ আদি কবিতা, গল্প, সাধুকথাৰ কিতাপৰ উপৰি চিল চিল চিলা, বাগিচিল মিলা, খেল ধেমালিৰ পুথিখনে ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ লিখিছিল ৰজা, বন্ধু, হাই নাৰিকল পিঠা আদি শিশু উপযোগী নাটকৰ উপৰি ফাইভ ফ্ৰীডম ফাইটাৰ্ছ নামৰ জীৱনীমূলক গ্ৰন্থ। শিশুৰ মনস্তত্বৰ লগত একাত্ম হ'ব পৰা বাবেই তেওঁৰ শিশু সাহিত্য ইমান জনপ্ৰিয়। শিশুৰ সাহিত্যৰ কাব্য সাহিত্যিকসকল শব্দৰ প্ৰতি সচেষ্ট হোৱা অত্যন্ত প্ৰয়োজন বুলি তেওঁ উপলব্ধি কৰিছিল।

শ্রোতাসকলে ইমান পৰে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত সংগীতালেখ্য নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰাজীৱ কুমাৰ ফুকন, মণি বৰদলৈ, পৰিণীতা শইকীয়া, ভাস্বতী কলিতা, ইন্দ্ৰজিৎ দাস আৰু মেলোডী পাটগিৰিয়ে। সংগীতাংশত ৰসানন্দ গগৈ, প্ৰিয়াক্ষী বৰুৱা গোস্বামী, অনন্যা চৌধুৰী, বিমিৰ্চা বিমল, অনুভৱ দাস আৰু প্ৰতিষ্ঠা বৰা। বাদ্যযন্ত্ৰত সহায় কৰিলে তপন ডেকা, দিলীপ মজুমদাৰ, অমৰজ্যোতি ডেকা আৰু দীপ ৰাজবংশীয়ে। বিৱৰণ

গীত অবনী বৰা আৰু জুৰি শৰ্মা, সংগীত উৎপল দাসৰ, বাণীবন্ধন কৰিলে হৃদয়ৰঞ্জন চৌধুৰীয়ে, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ। শ্ৰোতাসকল, নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰৰ বুলনি দিনৰ 12:30 বজাত।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: canoe feast in which more than 15,000 people have learned to swim. Three persons lost their lives after a commercial building collapsed near Saket Metro Station in South Delhi last evening. Five persons are undergoing treatment at the hospital, while three have been discharged after receiving treatment. Meanwhile, Chief Minister of Delhi Rekha Gupta visited the incident site in South Delhi and reviewed the ongoing relief and rescue operations. In a social media post, the CMO informed that rescue teams have been continuously engaged in operations since last night. Admiral Krishna Swaminathan today assumed charge as the 27th Chief of the Naval Staff. He succeeds Admiral Dinesh K. Tripathi. Addressing the media after taking over command, Admiral Swaminathan said that the Indian Navy remains vigilant in safeguarding the nation's interest and is actively deployed in a regional security environment that continues to be challenging, complex, unpredictable and uncertain. Chief of Defence Staff CDS Lieutenant General N.S. Rajasubramani has said that innovation in thought and action would drive the development of military capabilities. Addressing the media after assuming charge as the country's new CDS, General Subramani emphasized that greater collaboration among the armed forces, industry, academia, startups, and the research ecosystem would be the key enabler of modernization. U.S. President Donald Trump has said the United States isn't close to reaching a nuclear agreement with Iran, but warned that military action remains an option if negotiations fail. In an interview with a private news channel at the White House, Trump said his administration's priority is ensuring that Iran never obtains a nuclear weapon. And in IPL cricket, Gujarat Titans will be up against defending champions Royal Challengers Bengaluru in the final of the 2026 season in Ahmedabad at 7:30 p.m. And that is the end of this news bulletin.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰ 729 কিলোহার্জ আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্জত লগতে নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো দেওবৰীয়া নাট্যানুষ্ঠান।
5: আকাশবাণী গুৱাহাটী আগবঢ়োৱা হৈছে অখিল হাজৰিকা ৰচিত নাট।
6: পঢ়িবলৈ বহিছেনে? এতিয়া পঢ়িবলৈ বহিলে কিটো হ'ব, 9 বাজি গ'লেই, পৰীক্ষালৈ মাত্ৰ 2 মাহ আছে। তোমালোকৰ যদি অকণো খবৰ আছে, লোকৰ ল'ৰা ছোৱালীক পঢ়িবলৈ কিমান সুবিধা দিয়ে। ৰীমাক দেখিছিলো নহয়, মাকে চাহ পঢ়া টেবুলতে দিয়েগৈ। আমাৰ আকৌ পৰীক্ষালৈ 2 মাহ থাকোঁতে চাহ জলপানত লাগি থাকোঁতেই যায়। তোকনো মই অইন কিটো কৰিবলৈ দিওঁ, চাহ চপাহে কৰ, সেইবাবে ইমান ভৰ ভৰাই থাকিলে কেনেকৈ হ'ব। 4 বজাত জগাবলৈ ক'লি, জগালো, উঠিম উঠিম বুলি কৈ আকৌ শুলি। 5 বজাত জগালো, ক'লি অকণমান শুই লওঁ, তাৰপিছত উঠিছ 6:30। এতিয়া আকৌ দোষটো মোৰহে হ'ল, ৰীমাৰ লগত যে তুলনা কৰিছে, ৰেখাৰ কথা নকওঁ, দেখা নাই গোটেই ঘৰখনৰ কাম তাইয়ে কৰে, মাকে কিবা এটা কৰিবলৈ ল'লে হাততে ধৰেগে, ইপিনে তাৰ মাজতে পঢ়ি সদায় ইমান ভাল ৰিজাল্ট কৰি আহিছে, সেইবোৰহে ছোৱালী। যোৱা যোৱা, চবৰে মগজ ৰেখাৰ দৰে হোৱা হ'লে ভালেই আছিল। পিছে তাইৰ কথা যে কৈছা, লাজ লগা নাই, তাই মাকৰ ডাঙৰকৈ মাত এটা শুনিছেনে? ইপিনে তোমাৰ চিঞৰত ৰাস্তাৰ মানুহবোৰ লৈ যাব লগা হয়, ইপিনে অনবৰতে তোমালোক দুই বুঢ়া বুঢ়ী খুটখাত আছে, এনেকুৱাত মানুহে পঢ়িব পাৰি নেকি? তই বাৰু কথা ক'বলৈ শিকিছ দেই, মই সেইবিলাক আকাৰান্ত কিয়? দেউতাই 24 ঘণ্টা বাৰান্দাৰ চকীখনত বহি অযথা চিঞৰ বাখৰ কৰি মোৰ খংটো তোলে, নিজৰ কাম কৰিব নোৱাৰে, মোৰ কামত চকীদাৰ কৰে। অথনি মই পাকঘৰত থাকোঁতে তেওঁৰ বাৰে বাৰে সুধি থাকিবলৈ কিহে পাইছিল, জেৰা চাউলৰ ধান বাচিব লাগিব নেকি? মানুহ কোনো যায় বুলিলেহেঁতেন, বুলিব মাইকী মানুহজনী অকামিলে মতাটোৱে চব কৰে, আনকি ধানকেইটা বাচিবলৈও মানুহটোকহে লগায়। সেইবাবেহে খং উঠিল, ইপিনে পাকঘৰ

0: তাওলা আহিয়ে দেখো গৰুজনীয়ে তেওঁৰ মুখৰ আগতে মনুজোপা কঁকালি পেলালে। তিনিটা নবতী তাওলাহে তেনেকুৱা কথাত মান নমতাকৈ থাকিবলৈ হলে হয় দুবা নহয় কণা বা কলা হব লাগিব।
1: তোমালোকে যি কৰা কৰি থাকা, মুঠতে মোৰ ওচৰত হুলস্থুল কৰি নাথাকিবা। পৰীক্ষালৈ এইকেইদিন থাকোঁতে যদি অকণমান শান্তিৰে পঢ়িব পাৰিলোহেঁতেন। সঁচা কথাটো কওঁতে আকৌ এতিয়া মইহে কথা ক'বলৈ শিকা হ'ল, পঢ়িবলৈ বহোঁতে মূৰটো গৰম কৰি দিলা।
0: ঠিক আছে বাৰু, মৰে দে পিছত দিনটো যিখিনি সময় পাওঁ তাতে ভালকৈ পঢ়িলেই হ'ল দেখোন। আজি বাৰু তোক কুটা গছো কৰিব নিদিওঁ, চাওঁচোন বাৰু কিমান পঢ়। আৰম্ভ
1: হ'লে আকৌ চাহ একাপ লাগে, নিদিওঁ বুলিলে ওফোন পাতিব, উঠি গ'লে ইপিনে আকৌ আধা ঘণ্টা। এনেকৈ পঢ়িব পাৰি নেকি? মই পৰীক্ষা নিদিয়ে ভাল।
0: নালাগে নালাগে, তই পঢ়গে, মই সোধোগে কি হ'ল।
2: এই মানুহজনৰ পৰা আৰু উপায় নাইকিয়া হ'ল। ছোৱালীজনী পঢ়িবলৈ পঢ়োঁতে বা চিঞৰিবলৈ ল'লে কেনেকৈ হয়, ইপিনে চাহ খোৱা এঘণ্টাই হোৱা নাই, আকৌ চাহ বিচাৰিব হ'লেই
1: দেখিছে নে বাৰু ইয়াত বয়স হৈ অহাৰ লগে লগে মানুহটো কিবা উভত গৈ নাচাব।
3: কিনো কৰিলোঁ, এই দেখি থাকিলে তোমালোকক খং উঠাৰ বাবে মনে মনে ইয়াতে বহি আছো আৰু। কিনো বেয়া কামটো কৰিলোঁ যে তালৈকে বকিবলৈ আহিছা তুমি?
1: বৰ ভাল মানুহজন ওলাইছে, কুচনৰ ওপৰত ভৰি তুলি বহিবলৈ ইমান মানা কৰোঁ তথাপি বৰ অভ্যাসটো যোৱা নাই, বেয়া নালাগেনে? সেইবোৰ অটাই পিটাই থাকোঁতে ছোৱালীজনীয়ে পঢ়িবলৈ সময় অকণ নাপায়।
3: ভৰিটো চাফা হে
1: চাফা, সেইটো চাফা বুলি সেয়া কি, সেইবোৰ বোকা নহয়নে?
3: তুলুৱা চাফাই আছে, এই উপপিনে সেই গৰুজনী খেদাওঁতে অকণ বোকা লাগিল হ'বলা, তাতেনো ইমান চিঞৰিবলৈ কিটো হ'ল?
1: বোকা লগা ভৰিৰে কুচন লেতেৰা কৰিব তাকে ক'লে আকৌ মইহে চিঞৰা হ'ল, মইহে অদৰকাৰত বোকা হ'ল, মোৰ মুঠতে আৰু উপায় নাইকিয়া হ'ল। আৰু ইমানকৈ কৈ থাকোঁতে সদায় চকীত বহাৰ লগে লগে চুৰিয়াখন কোচা আঁঠুৰ পৰা পাবগৈ, কেলে লাভ কাম নাইকিয়া হ'ল নেকি? মানুহ এযোৰ আহিলে কি বুলিব বাৰু?
3: এতিয়ানো ক'ৰ মানুহ আহিবহে আৰু?
1: মানুহ অহা নহা কথা যে কৈছে, মানুহ নাহিলে হ'বলা তেনেকৈ বহিব লাগে বুলি ক'ৰবাত লিখা আছে। উলিয়াই দিব লগা ছোৱালী এজনী আছে বোলে, অলপ ভালকৈ থাকোঁ, মানুহে অকল ছোৱালীয়ে নাচায় নহয় ঘৰখনো চায়, এইবোৰ কথা আকৌ মই শিকাব লগা হ'ল।
3: বাৰু হ'ব হ'ব যোৱা,
1: অনবতে মই এনেই চিঞৰি থাকিবলৈ পাগলি হোৱা নাই নহয়, কথা এষাৰ ক'লে অকণমান কাম কৰিব লাগে। মিনু পৰীক্ষালৈ দুমাহ আছে, তাই কিনো অনবতে মাতি থাকে কেলে, তাই পঢ়া শুনা নাই নেকি? আপোনাৰ জেঙা মাৰি ফুৰাই তাই কাম নহয় নহয়, কেলেনো মাতিছিল তাইক? চাহ খোৱা দেখোন এঘণ্টাই হোৱা নাই।
3: মানে চাহ বিচাৰিছোঁ বুলি তোমাক কোনে ক'লে? এনেই উমানতে ধৰি লৈ বকিবলৈ আৰম্ভ কৰি দিলা, তোমাকনো কোনে মাতিছিল? মই মিনুকে মাতিছিলোঁ।
1: মিনু পঢ়া শুনা নাই, ঘণ্টাই ঘণ্টাই আপোনাক চাহৰ যোগাৰ দিবলৈহে তাই আছে।
3: সি মানে কি মস্কিল, একেটা কথাকে কিয় চেপেটা কৰি আছা বাৰু কোৱাচোন? মই জানো চাহৰ কথা কিবা উলিয়াইছোঁ, এনেই ইমানবোৰ কথা কৈছা?
1: মিনুক মাতিবলৈনো অইন কি কাৰণ থাকিব পাৰে? সদায় চাহ একাপ কৰিবলৈ ক'বলৈহে মাতে।
4: উপায় নাই, এনেকৈ বাৰু গণ্ডগোল কৰি থাকিলে কোনে পঢ়িব পাৰে?
1: কি হ'ল দেউতা, কেলে
3: মাতিছিলা? তোক কিবা কথা এটা ক'ব খুজিছিলোঁ, মা ওলাই আহি ধুমধাম গালি পাইছে।
1: নহয় অ', চকীৰ কুচনত বোকা ভৰি তুলি থ'লে বাৰু নামাতি পাৰি নেকি, তাকে কওঁতে আকৌ গালি পৰা হ'ল, যি কৰে কৰি থওক, তোক মাতি থকা দেখিহে আহিলোঁ। মোক দেখিয়ে আকৌ লোকৰ বিচাৰ দৰকাৰ দৰে দেখিলে, মোৰ লগত হেনো দৰকাৰ নাই, কওক তোৰ আগতে কি কয়। আল ধৰি থাকিবলৈ মোৰ সময় নাই, গোটেই ঘৰখনৰ কাম পৰি আছে।
4: তুমি যে আৰু কিবোৰ কৰা, তোমাকনো চকীত ভৰি তুলি বহিবলৈ কিহে পাইছিল, তাতে আকৌ বোকা লগা ভৰি।
3: নহয় অ', মানে বোকা লাগি আছিল বুলি ক'ব নোৱাৰোঁ নহয়, ভৰিটো চাফা বুলি ভাবিছিলোঁ আকৌ।
4: তোমাৰ কথাবোৰ শুনিলে মোৰ বৰ হাঁহি উঠে, সৰু ল'ৰাৰ দৰে কামবোৰনো কৰা কেলে, মায়ে যিটো বেয়া পায় সেইটো নকৰিলেই হ'ল।
3: মায়েতো চব কথাই মোৰ বেয়া দেখে।
4: আৰু তুমিতো তোমাৰ চব কথাই ভাল বুলি ভাবা, কেলে মাতিছিলা কোৱা, মোৰ পঢ়া আছে।
3: থক এতিয়া আৰু নকওঁ,
4: সদায় মাৰ লগত লাগি ওফোন পাতিবা, মই আকৌ ওফোন ভাঙিব লাগে, চাহ একাপ আনি দিম নেকি?
3: চাহ আন বাৰু একাপ, আচলতে মই মনে মনে থাকোঁ বুজিছ, মাৰেহে আহি অযথা লগাই লয়।
4: বাৰু যি হ'ল হ'ল, কেলে মাতিছিলা কোৱা?
3: মাতিছিলোঁ মানে সেই মাৰ আগত যে কৈছিলি সেই কথাটোহে তোক সুধিব খুজিছিলোঁ।
4: মাৰ আগত?
3: অঁ
4: মাৰ আগততো মই একো কোৱা নাই, মায়ে নহ'ব কি কথা কৈছে,
3: চব খাই গ'লি দেখোন, তাৰমানে কিবা ক'বলগীয়া কথা আছে, মই কিমান অকৰা নহয় দেই, মই তেনেহ'লে ঠিকেই বুজিছোঁ।
4: জানো এইবোৰ কি কথা কৈছা, মই হ'লে একো বুজি পোৱা নাই।
3: বুজিব নালাগে, শুন পিছে মাৰক আকৌ একো সুধিবগৈ নালাগে, সুধিবিগৈ আহক লগে লগে বলটো দুৱাখেদা মাৰি।
4: তেনেহ'লে কথাটোনো কি কৈ নিদিয়া কেলে?
3: কথাটো একো ডাঙৰ কথা নহয়, মায়ে কৈছিল তই বোলে বৰকৈ লাগি আছ, কলিং বেল এটা লগাই দিয়াব লাগে বুলি।
4: বৰ কথাটো, এই কথাটো ক'বলৈকে ইমান দীঘলীয়াকৈ আৰম্ভ কৰিলেহে হয়, কৈছিলো তোন পিছে লগাই দিয়াবানে নাই।
3: তাকেইতো সুধিব খুজিছিলোঁ, এটা কথা নহয় এই কলিং বেলটো নহ'লে নহয় নেকি?
4: নহয় তোন, বাহিৰত মানুহে দুৱাৰত টুকুৰিয়াই থাকিব, ইপিনে ভিতৰত তিয়ঁৰ বাখৰ,

0: আলহী ৰৈ ৰৈতো আমনি লাগে, তাৰোপৰি ভিতৰৰ নাটক গোটেইখন শুনি থাকে। তোমালোকৰতো একো নাই, লাভৰ মূৰত মোৰহে নাক কটা যায়, পিছত মোৰহে লাজত ওলাব
1: নোৱাৰো। সেইটো বুজিছো, পিছে খৰচটো আকৌ বৰ কম নহব, কমেও 20 টকা। হেৰৌ, এই মহাগ্ৰহ দিনত 20টা টকা এনেকৈ খৰচ কৰিবলৈ গ'লে গাটো বেজবেজাই যায় অ'। বাৰু তই কৈছ যেতিয়া লগাই দিয়াম, পিছে হেৰি তহঁতৰ কিছুমান খৰচৰ হে মই অৰ্থ নাপাওঁ দেই।
0: কি কি খৰচৰ কথা কৈছা? মইতো কেতিয়াও অদৰকাৰত একো খৰচ নকৰোঁ।
1: কেলে কেলে, যোৱা মাহত যে চকী বহা আৰু আওজা কুচনৰ কভাৰবিলাক নতুন কৰিলি, কি দৰকাৰ আছিল? হে, আগৰবোৰ দেখোন একেবাৰে ভালে আছিল।
0: তোমাৰো আৰু কথা, আগৰবোৰ ভালে থাকিলে কি হ'ব, গোটেইবোৰ কেলে একে ৰঙৰ নহয়? আজিকালি গোটেইবোৰ চকীত একে ৰঙৰ নলগোৱাটোহে ফেশ্বন
1: হয় নেকি?
0: সেইবাবেহে বেলেগ বেলেগ ৰঙৰ লগালো। সেই তুমি কি বৰ খৰচৰ কথাটো এতিয়া দেখা নাই, ড্ৰয়িং ৰুমটো কিমান ধুনীয়া হ'ল।
1: বা যা যা যা, তয়ে জিকিছ আৰু, তহঁতৰ কথামতে নচলিলে হ'ব না। এটা কাম কৰ, এতিয়া কাৰাকৈ বঢ়িয়াকৈ চাহ একাপ বাকী আনো।
0: একাপ খোৱাৰ পিছত আৰু দুঘণ্টালৈ নোপোৱা, মাতিলেও মই না।
1: ঠিক আছে বাৰু, যা যা, তোৰ কথাই হ'ব। মিনু, অ মিনু,
0: কি হ'ল দেউতা?
1: এই হেৰি নহয়, এই কলিং বেলটো লগাই গ'লহি নে?
0: লগালে।
1: হা,
0: পিছে এতিয়াহে বুজিছো, বেলটো নোহোৱা হ'লে ভাল আছিল।
1: আৰু তহঁতৰ কথা আৰু মই একো বুজিব নোৱাৰিলোঁ দেই, ইমান দিনে মাৰক কুটি আছিলোঁ বাবে লগাই দিলোঁ, আৰু এতিয়া লগে লগে আকৌ কৈছে বোলে নলগোৱা হ'লেই ভাল আছিল। এইবোৰ কি কথা?
0: ৰ'বাচোন, কথাটো শুনি লোৱা, ভাইটিয়ে যে এনেকুৱা কৰিব আমিতো ভবা নাছিলোঁ।
1: সি কি কৰিলে?
0: তাকেতো ক'ব খুজিছোঁ, মানে ভাইটিৰ উৎপাত বৰ বেছি হৈছে। কথা নাই, বতৰা নাই, 5-10 মিনিটৰ মূৰে মূৰে বেলটো বজাই থাকে। অইন মানুহ বুলি ওলাই আহোঁ, সি হাঁহি হাঁহি দৌৰ মাৰে। মাৰ খঙত তৎ নাই, ইপিনে আকৌ মা বাৰাণ্ডাত সদায় বহা ঠাইৰ ওপৰতে বেলটো লগালে। কেইবাবাৰো মায়ে বেলটো শুনাৰ লগে লগে চক খাই চিঞৰ মাৰি দিছে, আৰু আমি হাঁহিলত যিহে খং। ইপিনে তাতে ফূৰ্তি পাই ভাইটি খুব চৰিছেহে।
1: হয়নে? বঢ়িয়া হৈছে। মাৰেহে মোক কেইবাদিনো কৈ আছিল তোৰ কথা কৈ কৈ, এতিয়া মজাটো পক।
0: নাই অহা মা, এয়া দেউতাহে।
2: দেউতা কচোন, তাক ধৰি আনি দুচাটমান দিয়।
0: মাৰ খং মাৰ যোৱাই নাই।
1: এতিয়া খং কৰিলে কিটো হ'ব, লাই দি তাক নষ্ট কৰিলে, মই কিবা এটা ক'লেই একেবাৰে মুখ পাতি ধৰে। এতিয়া মচলা পাইছে নহয় পক, তাক দুচাটমান দিবলৈ মোক ক'বলৈ কৈছে, এই নিজনি নিদিয়ে কেলে মাৰ খোচোন, মোৰ আৰু কাম নাই।
0: বাৰু বাৰু, তুমি এইবোৰ কৈ মাক জ্বলাই ল'ব নালাগে।
1: নহয় অ, তোৰ আগতহে কৈছোঁ। এনে মিনু, তইতো এতিয়া একো কাম কৰি থকা নাই,
0: তেনেহ'লে মোলৈ বহি
1: বৰ দুষ্ট দেই তই। যা শুনিছা, যা, তেনেহ'লে বঢ়িয়াকৈ চাহ একাপ আন। এই আৰু শুন, মাৰ আগত আৰু এইবোৰ কথা কৈ নিদিবি।
0: ইমান যদি ভয়েই, তেনেহ'লে নোকোৱাই ভাল।
1: তই বৰ কথা ক'বলৈ শিকিছ দেই।
0: বাৰু হৈছে হৈছে, মই চাহ একাপ আনোগৈ।
1: যা যা। আজি কোন ভাইটি? অ ভাইটি, দেখিলা তালে? অ ভাইটি, কি দেখিও কেনেকৈ দৌৰ মাৰিলে? ভাইটি অ, অ ভাইটি, অ একো নকৰিবি না, কোনো ঘৰখনত কোনো নমনা হ'ল। ভাইটি শুনিছেনে নাই? এইবিলাক
2: কিবা এটা কৰিছো।
1: এই কি কৰিছ তাক?
2: গৰুজনী আহিছে নেকি চাইছো।
1: শুনিলা, শুনিলা তাৰ কথা? অকণো গণিতাই নকৰা হ'লি নেকি? মাটি থাকোঁতে এবাৰ দেখা দিব নাহে, কোনটা এই সংসাৰ।
0: দেউতা,
1: অ
0: কি হ'ল, অকলে অকলেনো কি বকিয়া?
1: নহয় অ, বৰ তিতা লাগিছে আৰু, এইখন ঘৰত মোৰ অস্তিত্বই নাইকিয়া হ'ল। ভাইটি কিমান মাতিলেতো সি দেখা এটা দিয়াহি নাই মোক, সি পেণ্ডুকনা লোৱাটো নমনা হ'ল, যেতিয়া এইখন ঘৰত থাকি কিটো কৰিবা?
0: এই সৰু কথাটো কেনো ইমান ডাঙৰ কৰি ল'বলৈ কিটো হ'ল? আচলতে সি পিটন খাই বুলি ভয়তে অহা নাই, এনেই জানো সি কিবা তুমি মাতিলে নহাকৈ থাকে।
1: সেইটো পিছে মিছা নহয়, তই ঠিক কথাই কৈছ।
0: দেউতা, মিস্ত্ৰীজন মাতি নহ'লে কলিং বেলটো বেলেগ এঠাইতে লগাই দিয়া, কাৰণ বাৰাণ্ডাৰ খুটাত আউজি মূঢ়াটোত বহা মাৰ তাহানিখনৰে অভ্যাস, ওপৰত বেলটো লগালে বুলিয়েনো অভ্যাসটো কেনেকৈ এৰে? তাতে বেলটোকে বেলেগ এঠাইত লগোৱা ভাল।
1: এটা কথা নহয়, বেলেগ কোন ঠাইত লগোৱা যায় বাৰু? হা,

0: আচ্ছা, সেই দৰজাখনৰ ওপৰত বেৰত কেনেকুৱা হ'ব?
1: হয় হয়, ঠাই আৰু বিচাৰি নেপালা, মোৰ পঢ়া কোঠাটো মুখতহে পালা। তাতকৈ তোমাৰ কোঠা মুখতে থাক, তুমিতো আৰু মানুহৰ লগত কথা পাতি ভালেই পোৱা, বেলমৰা শুনিলেই ওলাই যাবা।
0: দেউতালৈ হ'বলা মৰম ইমানে, কেলে মোৰ পেচাৰ কথাটো পাহৰি গ'লি?
1: তেনেহ'লে অন্য ঠাই টুকুৰা বাচা, আমাৰ খোৱা কোঠাৰ ওচৰততো নহ'বই, পাকঘৰৰ আগত দিলে যেয়ে নাহক মায়ে লগে লগে চিঞৰিব।
0: তেনেহ'লে গা ধোৱা ঘৰৰ আগত কেনে হ'ব?
1: তোমাৰ যে আৰু কথা, আমি কোঠাৰ ভিতৰত থাকিলে গা ধোৱা ঘৰৰ আগত বাজিলে কি লাভ হ'ব, বেলটো লগোৱা নলগোৱাকেই কথা হ'ল।
2: মিনু,
1: কি মা?
2: সেয়া হ'বলৈ পঢ়িছ, পাকঘৰত কিবা এটা কৰিবলৈ গ'লেই কওঁ, পৰীক্ষালৈ বেছি দিন নাই, পঢ়া একেবাৰেই হোৱা নাই, পৰীক্ষাহে নিদিওঁ, আৰু কততো শুনিবা তাৰ ৰোগৰ আপত্তি। এতিয়া পিছে দেউতাৰ লগত এঘণ্টা পৰ মহলা মাৰিবলৈ ক'ত সময় ওলালো, কি আচৰিত, মইনো ক'ত এঘণ্টা পৰ মহলা মাৰিলোঁ। দেউতা মাটিলতহে উঠি আহিলোঁ, তাৰপিছত চাহ কাপ বাকিবলৈ ক'লত চাহ কাপ দি থৈ মই যাবই খুজিছিলোঁ। পিছে অথনি তুমি ইমান চিঞৰ বাখৰ কৰাৰ বাবে কলিং বেলটো তোমাৰ বহা ঠাইৰ পৰা বেলেগ ঠাইলৈ নিয়াৰ কথাহে পাতিছিলোঁ। ভাল হৈছে, যোৱা, মই একো নামাতোঁ, থাকক আগৰ ঠাইতে।
3: বাপেকটো হৈ তাক ক'বহে লাগিছিল, তই পঢ়াৰ পৰা নুঠিবি, চাহ মাৰেই দিব, অকণো খবৰেই নাই, সেইবোৰ কক চাৰি মাতি আনি মহলাহে মাৰিব, কি আপদ।
0: তাই দেখোন দিনৰ দিনটো পঢ়িয়ে আছে, এক মিনিট যেনিবা মোৰ লগত কথা পাতিলি, তাতনো কি হানিটো হ'ল? আৰু মানুহক মাজে মাজে অকণমান চেঞ্জৰটো দৰকাৰ, আৰু পঢ়িবলৈ ক'লা বুলিয়ে তাইনো আৰু এক মিনিট সময় কথাটো পৰা নল'বনে? তাইতো আৰু কেঁচুৱা ছোৱালী হৈ থকা নাই নহয়।
3: ভাল এখনে পালে, এতিয়া মোকহে বুজাবলৈ আহিছে। আপুনি বাৰে বাৰে তাইক চাহৰ ফৰমাচ দিব, চাহ কাপ দিবলৈ আহোঁতে ৰখাই লৈ বাৰে বাংকৰা কথা উলিয়াব, শেষত তাই গৈ ভোৰ ঘূৰাব মোৰ আগত। ভোৰ ঘূৰণি আপুনি শুনিব লগা নহয় নহয়, মইহে শুনিব লাগে, মুঠতে তাইৰ লগত মহল আমৰা বিদ্যাই ৰ। আৰু অদৰকাৰী কথা যদি পাতিছিল তেনেহ'লে মোৰ লগত পাতিলে নহয় নেকি? ইমান দিনে মোৰ লগত সংসাৰ কৰিবলৈ ভাল হ'ল, কথা এটা আলোচনা কৰিবলৈহে বেয়া হ'ল।
0: ৰ'বাচোন অলপ তত দিয়া, তোমাৰ লগত একো আলোচনা নকৰোঁ বুলি জানো মই কেতিয়াবা কৈছোঁ, মই প্ৰেচাৰ থকা মানুহ, তোমাক কিবা এটা ক'লে তুমি যেনেকৈ জাংগুল খাই উঠা মোৰ ভয়ে লাগে, প্ৰেচাৰ ৰাইজ।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 16 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 31 তাৰিখ। সমূহশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী, ভৱেশ বে, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত প্ৰাঞ্জল শইকীয়াৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

চক্ৰটিছে কৈছিল, নিজক ভালদৰে বুজি পালে আনকো সহজে বুজিব পাৰি। গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰো অধিকাৰ আমাৰ নাই।

এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আগবঢ়াইছোঁ

0: বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান। এয়া আকাশবাণী তেজপুৰ, সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান। শ্ৰোতাসকল, প্ৰতি বছৰে 31 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ধপাত বিৰোধী দিৱস অৰ্থাৎ ৱৰ্ল্ড ন' টবাকো ডে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ নেতৃত্বত এই দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হ'ল ধপাত সেৱনৰ ফলত মানৱ শৰীৰত হোৱা ক্ষতিকাৰক প্ৰভাৱ আৰু মাৰাত্মক ৰোগসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। সেই শ্ৰোতাসকল, আজি বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে আমাক কিছু কথা জনাব ডক্টৰ নীলেশ মহিতে। তেওঁ হ'ল মনোৰোগ বিশেষজ্ঞ, লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ অসমৰ বিভিন্ন ঠাইত বৰ্তমান তেওঁ কাম কৰি আছে। ছাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ বাইদেউ, ধন্যবাদ আপুনি ইয়াত মাতিছে আৰু গোটেই আমাৰ যি ৰাইজকণ শুনি আছে স্বাগতম জনাওঁ আৰু ধন্যবাদ দিওঁ শুনিবৰ কাৰণে।
0: বিশ্ব ধপাত বিৰোধী দিৱস কিয় পালন কৰা হয় আৰু এই বছৰৰ বিষয়বস্তু অৰ্থাৎ থিম কি?
1: নো টবেকো ডে যি আমি কওঁ, এইটোতো মানে 1987 প্ৰথমবাৰে মানে আৰম্ভ হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। এভৰি ইয়াৰ মানে গোটেই বছৰ মানে এইটোতো কৰি আছিলে, এভৰি ইয়াৰ এইটো হয়। আৰু এইটো ইয়াৰ কাৰণে আৰম্ভ কৰিছে কি সমাজত মানে যেতিয়া আমি স্পেচিয়েল ডে ৰখোঁ, মানে কিবাৰ স্পেচিফিক কাৰণে বিশেষ ডে দিন ৰখে, তেতিয়াতো কি হয় কি আমি তাৰ ওপৰত মানে বিভিন্ন প্ৰগ্ৰাম কৰিব পাৰোঁ, চৰ্চা কৰিব পাৰোঁ আৰু তাৰ ওপৰত যি ৰাইজকণ আছে তাৰ লগে আমি যি তাৰ মানে সজাগ কৰিব পাৰোঁ, ইনফৰমেশ্যন দিব পাৰোঁ। তো ইয়াৰ কাৰণে এইটো আমি গোটেই বছৰ এইটোতো স্পেচিফিক স্পেচিয়েল ডে আমি মানাওঁ, মানে চেলিব্ৰেট কৰে। আৰু এই বছৰৰ মানে থিম মানে আছে কি আনমাস্কিং দ্য আপিল। এইটো আনমাস্কিং দ্য আপিল মানে কি মানে যি মানে বিভিন্ন কোম্পানী আছে, যি মানে টবেকো চিগাৰেট যি প্ৰডিউচ কৰা কোম্পানী আছে, এইটো কোম্পানী উৎপাদন কৰা কোম্পানী বহুত মানে বিভিন্ন মানে এডছ কৰে, জাহিৰাত কৰে আৰু বহুত মানে মিছা কথা কৈ মানে মানুহ কয় কি আপুনি খালে ভাল। তো হা, তো তাৰ মানে যি আপোনাৰ যি মিছা কথা আছে হা, তো এইটোতো আমি মানে আনমাস্ক কৰিব লাগে। আনমাস্ক মানে যি সঁচা কথা আছে ৰাইজৰ ক'ব লাগে। তো ইয়াৰ কাৰণে এইটোতো এই বছৰৰ থিম এইটো আছে কি যি মানে মিছা কথা কৈছে, তো তাৰ আমি কেনেকুৱা
0: যি মানে মিছা কথা কৈছে
1: তাৰ কাৰণে মানে নিকোটিন আৰু টবেকৰ মানে যি যি মিছা কথা কৈছে, তো তাৰ ওপৰত আমি মানে সমাজত গৈ
0: ৰাইজক
1: বুজাব লাগে। তো এইটো মানে থিম ইয়াত
0: এই বছৰ 2026 অসম তথা ভাৰতত ধপাত সেৱনৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা?
1: যদি স্পেচিফিক মানে ইণ্ডিয়াত কওঁ, মোৰ দেন মানে মানে 1 কৰোৰ ওপৰত মানুহটো মানে যি আছিলে স্মকিং কওঁ আৰু টবেকো চিউইং কওঁ, তাৰ মানে এডিকশ্যনৰ মানে আমি কৈ কওঁ কি যি মানে ৰেগুলাৰ মানে যাত নাখালে তো তাত মানে তাত প্ৰব্লেম আহি যায়। আৰু মানে এনেকুৱা যদি আমি চাবলৈ যাওঁ কি মানে যাৰ মানে ইউজ ছাবষ্টেঞ্চ ইউজ হয় কিন্তু মানে এডিকশ্যনত যোৱা নাই কিন্তু মানে তেতিয়া বহুতখিনি খাইছে, তো এইটোতো মানে 30 মিলিয়ন ওপৰত আছে। মানে ধৰি লওক আমি 30 মিলিয়ন যদি ক'বলৈ যাওঁ তো 3 কৰোৰ ওপৰত মানুহ যি আছিলে তাততো মানে তাৰ পৰা বহুত বেছি মানুহ খাই আছিলে। অসমৰ যদি কথা ক'বলৈ যাওঁ তেতিয়া মানে যি মানে বেলেগ বেলেগ ৰিচাৰ্চ হৈছে তো তাৰ পৰা মানে গম পালে কি মানে মানে 25% ওপৰত মানুহ যি আছিলে এইটোতো মানে বেলেগ বেলেগ ধৰণৰ মানে টবেকো আছে, স্মকিং আছে, বিটেল নাটছ আছে, এইটোতো খাই আছে মানে বেলেগ বেলেগ মানে এইটো আছিলে, এইটো প্ৰমাণটো বহুত বেছি
0: তাৰমানে বাঢ়ি গৈ আছে অসমত,
1: বহুত বাঢ়ি গৈছে। আৰু মানে আগৰ পৰা আছিলে কিন্তু এতিয়া বাৰু বাঢ়িছে মানে আৰু মানে এতিয়া নতুন নতুন কোম্পানী আহিছে। আগত মানে কেনেকুৱা আছিলে আপুনি এতিয়া গাঁৱত গৈ কিবাৰ অসমীয়া মানুহ ঘৰত যায় কি মানে চাহ খোৱাৰ পিছত মানে কয় কি তামোল দিয়ে, তো আগতে মানে এইটো তেনেকুৱাই আছিলে কিন্তু এতিয়া কি হ'ল কি মানে নতুন নতুনকৈ প্ৰডাক্টছ ওলাইছে, তো নতুন প্ৰডাক্টছ ওলোৱাৰ কাৰণে মানে বহুত টবেকৰ মানে প্ৰডাক্টছ আহে, স্মকিংটো আছেই, তো হুক্কা আছে, ইমান বেলেগ বেলেগ প্ৰডাক্টছ আছে। তো মানে নতুন জেনেৰেশ্যনত তো তাৰ মানে বহুত ক্ৰেজ
0: কি নতুন কিবাৰ
1: হা নতুন কিবাৰ বস্তু আমি ট্ৰাই কৰি চাওঁ, তো তাৰ কাৰণে এতিয়াতো মানে বঢ়িলে। আৰু আগত মানে কেনেকুৱা আছিলে কি আগত ইমান মানে এডভাৰ্টাইজমেণ্ট নহয়, মানে এতিয়া আপুনি গ'লে টিভিত যদি আপুনি চাব তো টিভিত এডভাৰ্টাইজমেণ্ট দিয়ে, বহুত বেলেগ বেলেগ জেগাত মানে তাৰ এডভাৰ্টাইজমেণ্ট কৰি থাকে। আৰু আমি যদি মানে ফিল্মছ দেখোঁ, যদি মানে এতিয়া যোৱা বছৰৰে মানে আপুনি ফিল্মছ চাব কি যি ফেমাছ ফিল্মছ আছে, তো ফেমাছ ফিল্মছতেই মানে আপুনি চাব কি মানে হিৰো যি আছিলে হিৰোতো স্মকিং কৰি আছিলে, তো মানে আপুনি চাব কি ভিজুৱেল প্ৰেজেণ্টেশ্যন কি আছে, ভিজুৱেল প্ৰেজেণ্টেশ্যনত ই আছে কি আমি ভাবো কি হিৰো যি কৰে এইটোতো মানে ভালেই কৰে। আৰু তো বহুত মানুহ মানে কেনেকুৱা আছে না কি আমি যেতিয়া মানে মুভি চাবলৈ যাওঁ, আমি কিবা টিভি চাওঁ, তো আমাৰ মানে নিজৰ মনত এনেকুৱা লাগে কি মই হিৰো নিচিনা, মই কিবাৰ মানে মনত

0: এতিয়াতো মানে দিগদাৰ হৈ যায়,
1: শৰীৰটো ক্ষতি কৰে তাৰমানে।
0: হা, আৰু মানে কেতিয়াবা যদি শৰীৰৰ মানে ক্ষতি কৰি আছিলে তেতিয়াতো আমি কি আমি কিবা ঔষধ দিওঁ, তাৰ মানে কিবা টেকনিক শিকাই দিওঁ কি কি কৰিব লাগে কি নাই। তো এইটো কৰিলে মানে ডেফিনেটলি এইটো এৰি দিব পাৰে। অকণমান মই দুদিন টেকনিক কৈ দিম কি মানে যেতিয়া আমি মানে এৰি দিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি অকণমান মানে দুদিন পানীটো বেছি খাব লাগে। পানী বেছি খালে মানে যি আপোনাৰ নিকটিন বডিত মানে আছিলে এইটো ওলাই দিবলৈ মানে ইজি হৈ যায়। তো আমি আমাৰ পানী বেছি খাব লাগে, আমাৰ ড্ৰাগ আমি আমাৰ মনটো ডিষ্ট্ৰেক্ট কৰিব লাগে। বহুত বাৰ কি হয় কি আপুনি আমি মানে স্পেচিফিক টাইমতে খাওঁ, বহুত মানুহ সন্ধ্যাত খায়, চাহ খোৱা পিছত খায়, কিবা এনেকুৱা তাত টাইমিং থাকে। তো এইটো টাইম যদি আমি মানে কিবাৰ বেলেগ কামত মানে আমি বন্ধুলগে যদি কথা পাতোঁ কিবা আমি কিবাৰ বেলেগ কামত ব্যস্ত হৈ যাওঁ এইটো টাইমত তেতিয়াতো আমি এইটোতো মানে পাহৰি যাওঁ। তো এইটো যি আমাৰ যি অকেজনছ আছে আমাৰ যি ট্ৰিগাৰিং পইণ্টছ আছে তো এইটোতো আমি অভইড কৰিব লাগে, তাৰ পৰা দূৰ থাকিব লাগে। আমি মানে বহুত মানে মানে মুখত কিবাৰ লগালে মানে এইটো ইচ্ছা হৈ যায় তেতিয়াতো আপুনি মানে কিবাৰ মানে চুইংগাম ল'ব পাৰে, চুগাৰলেছ চুইংগাম থাকে, কিবা নিকোটেক্স চুইংগাম থাকে, কিবাৰ মানে চোপ খাব পাৰে, কিবাৰ মানে ক্লো মানে লৱং নিচিনা কিবাৰ এনেকুৱা আমি মানে মুখত লৈ মানে এইটো খাই থাকিলে অকণমান মানে মুখত মানে ল'বলৈ আমাৰ মানে ইচ্ছা হৈ যায় ন, এইটো কৰিব পাৰে। এইটো কৰি অকণমান মানে লাহে লাহে মানে আমি এইটোতো এৰি দিব পাৰোঁ। যদি কিবাৰ আপোনাৰ দিগদাৰ হ'লে আপুনি ডেফিনেটলি মানে যি মনোচিকিৎসক আছে, সাইকিয়াট্ৰিষ্ট আছে, কাউন্সিলৰ আছে তাত আপুনি ডেফিনেটলি হেল্প ল'ব পাৰে।
1: হয়, ধপাত এৰিবলৈ চৰকাৰীভাৱে কিবা সুবিধা আছে নেকি?
0: হাঁ, চৰকাৰীভাৱে ডেফিনেটলি মানে আপুনি যদি মানে তেজপুৰৰ কথা পাতিলে তো তেজপুৰত মানে আমাৰ যি এল জি বি আৰ এম এইচ মানে চেণ্টাৰ আছে, হাঁ মানসিক স্বাস্থ্য কেন্দ্ৰ আছে, মেইন হস্পিটেল আছে, তাততো আমাৰ মানে স্পেচিয়েল ডিপাৰ্টমেণ্ট আছে। তো মানে এডিকশ্যনৰ কাৰণে স্পেচিয়েল ডিপাৰ্টমেণ্ট আছে আৰু তাত মানে নিকোটিন ক্লিনিক হয়, স্পেচিয়েলি মানে টবেকৰ কাৰণে এৰি দিবৰ কাৰণে স্পেচিয়েল ডেইজত মানে ক্লিনিক হয়। তো তাতে আপুনি যাব পাৰে, এইটোতো এক কথা। পিছত মানে আপুনি চিভিল হস্পিটেলত গ'লে ডি এম এইচ পি প্ৰগ্ৰাম চলে, চিভিল হস্পিটেলত আপুনি দেখাব পাৰে। পিছত মানে বেলেগ বেলেগ এন জি অ'চ থাকে, তো তাৰ এন জি অ'ৰ লগেই মানে ডি এডিকশ্যন কৰা মানে তাতো আপুনি শিকাব পাৰে কি কেনেকুৱা আপুনি এৰি দিব পাৰে। পিছত মানে টেলিমানাছ নামৰ মানে গভৰ্ণমেণ্টৰ মানে হেল্পলাইন থাকে, আপুনি গুগলত দিলে আপুনি তাত হেল্পলাইন নম্বৰ পাই যাব। তো তাতে আপুনি এইটো কৰিব পাৰে। মেইনটো কথা আছিলে কি মই সদায় এইটো কওঁ কি মানে যিমানকে ডাঙৰ ডক্টৰ আহিলে, যিমানকে ভাল টীম আহিলে, আপুনি নিজে যেতিয়া নাভাবে তেতিয়াতো আপুনি এৰি দিব নোৱাৰে। তো আপুনি মানে নিজৰ কাৰণে আপুনি নিজৰ পৰিয়ালৰ কাৰণে এইটো ভাবিব লাগে কি নাই মই এইটো নাখাওঁ। তো এইটো যদি মানে নিজৰ যদি ইচ্ছা নাই তেতিয়া মানে আমি বাকী মানুহ যিমানেই মানে মেহনত কৰোঁ, যিমান হাৰ্ডৱৰ্ক কৰোঁ, এইটো এৰি দিবলৈ মানে এইটো দিগদাৰী হৈ যায় মানে।
1: যিহেতু আপুনি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত, এৰিবলৈ আপোনালোকে বিভিন্ন কাম কৰি আছে সমাজৰ লগত, এই বস্তুটো নাইকিয়া কৰিবলৈ, টবাকো নাইকিয়া কৰিবলৈ আপোনালোকে ৰাইজসকলক যিসকল ধৰক ভুক্তভোগী কেনেকুৱা মনোবল আগবঢ়ায় এৰিবলৈ কাৰণে, সেই বিষয়ে অকণমান।
0: হ্যাঁ, তো আমিতো মানে বহুত মানে আমাৰ মানে মোৰ আমি নিজৰ মানে মাইণ্ড টকিজ নামৰ আমিতো প্ৰগ্ৰাম কৰোঁ। আমি গোটেই অসমত আমাৰ বহুত জগত মানে স্কুলত প্ৰগ্ৰাম হৈছে। আমি মানে মই নিজে মানে যি কাম কৰিছোঁ তাততো আমি মানে আমি ফিল্ম দেখাওঁ, মানে বেলেগ বেলেগ আমাৰ ফিল্ম আছে। তো মানে এডিকশ্যন ওপৰত আমাৰ লগে চাৰি পাঁচটা ফিল্ম আছে। হ্যাঁ, তো মানে আজিকালি মানে যি ল'ৰা ছোৱালী আছিলে, বাকী মানুহ আছিলে, তাতো মানে লেকচাৰ দিয়া ইমান ভাল নালাগে। তাৰ যদি আমি কিবা ফিল্ম দেখাওঁ আৰু ফিল্মত যদি মানে অডিঅ' ভিজুৱেলত যদি এইটো চায় তো তাৰ মানে ফটককে মানে তাৰ মানে মনততো আহি যায়। হ্যাঁ, আৰু তাৰমানে মনত থাকে। তো আমাৰ ধাৰণ আমাৰ ইয়াত মানে বহুত পাঁচটা ছটা ফিল্ম আছে আৰু এইটোতো আমি মানে এডিকশ্যনৰ যদি আমি কথা ক'বলৈ কওঁ তো এইটোতো মানে টবেকো এডিকশ্যনেই নাই, এতিয়াতো বহুত বেলেগ বেলেগ ধৰণৰ এডিকশ্যন আছে। ড্ৰাগছ এডিকশ্যনটো বহুত বাঢ়িছে আৰু ড্ৰাগছ এডিকশ্যনৰ পৰা আৰু তাৰ ওপৰত বেছি এডিকশ্যন যদি মই ক'বলৈ যাওঁ তো এইটোতো আছিল মোবাইল এডিকশ্যন। তো মানে ড্ৰাগছ এডিকশ্যনটো বাকী মানে নতুন ল'ৰা ছোৱালী বেছি হয় কিন্তু ড্ৰাগ এডিকশ্যনটো মানে বয়সৰ মানুহেই হৈ যায় আৰু এইটোতো মানে ড্ৰাগ এডিকশ্যন নিচিনাই বেয়া। তো বহুত বেলেগ বেলেগ ধৰণৰ মানে এডিকশ্যন আছে আৰু বহুত বাৰ এনেকুৱা আমি চাইছোঁ কি মানে এটা এডিকশ্যন কিবাৰ হ'লেতো বেলেগ এডিকশ্যন হোৱা চান্সটো বেছি থাকে। আৰু আমি যি টবেক আছে, টবেক আৰু স্মকিং এডিকশ্যন যদি আমি কওঁ তো তাৰতো মানে গেট কিপিং এডিকশ্যন কয়, গেট কিপাৰ এডিকশ্যন মানে ছাবষ্টেন্স, গেট কিপাৰ ছাবষ্টেন্স মানে কি তাৰ পৰা মানুহ ষ্টাৰ্ট কৰে। মানে যদি কিবার লড়া ছোৱালী ড্রাগস লৈছে, কিবার লড়া ছোৱালী বেছি মদ্যপী হৈছে তো তার স্টার্টিং তো স্মোকিং পুরা হয়। তার বহুত বার স্টার্টিং যি ডাঙ্গাৰ মানে এডিকশনৰ আৰম্ভতে স্মোকিং তো আছে। অসমৰ যদি মই কথা ক'বলৈ যাওঁ তো মোৰ মানে মোৰ মানে এটা বহুত বেয়া লাগিছে একবাৰে। মই মানে মুম্বাই, মোৰ ঘৰটো মুম্বাইত আছে, তো একবাৰে মই মুম্বাইত গৈছোঁ আৰু মুম্বাইত মানে টাটা কেঞ্চাৰ হস্পিটেল আছিলে। তো টাটা কেঞ্চাৰ হস্পিটেলৰ মানে বহুত আগৰ কথা। তো টাটা কেঞ্চাৰ হস্পিটেলত মই একবাৰে গৈছোঁ, তাৰ মোৰ বন্ধু তাত কাম কৰি আছিলে। তো তাৰ মোৰ বন্ধু কিবাৰ কৈছে কি আপুনি জানে নেকি কি এইটো টাটা যি হস্পিটেল আছে, কেঞ্চাৰ হস্পিটেল, এইটো ইণ্ডিয়াৰ মানে মেইন কেঞ্চাৰ হস্পিটেল। আপুনি জানে কি মানে আমাৰ ইয়াত মানে কি ষ্টেট পুৰা মানে বেছি মানুহ আহে? তো মই ভাবিলো কি মানে কিবার উত্তরপ্রদেশ, ইউপি, বিহার এনেকুৱা ডাঙ্গা স্টেট আছে, এইটো নাম কব। তো এইটো কলে নাই, আমার মানে

0: আর 4-5 বছর পিছত তো মানে অসমৰ যদি আমি ডাঙৰ সমস্যা যদি কবলে যাওঁ কি অসমৰ ডাঙৰ সমস্যা হ'ব, তো মই ভাবোঁ কি এইটো তো মানে টপ 3 মানে আহিব কি অসমৰ যি মানে প্ৰশ্ন হ'ব কি মানে মেইন তো আছে আমাৰ নিউ জেনেৰেশ্যন, মানে আমাৰ মানে যি মানে আমাৰ ষ্টেটৰ আমাৰ ভাৰতবৰ্ষৰ আগবঢ়াই লৈ যাব এইটোতো আমাৰ নিউ জেনেৰেশ্যন আছে, হা নতুন জেনেৰেশ্যন আছে, এইটো যদি মানে বেয়া হৈ যাব তাৰ অৱস্থা তেতিয়া তো মানে গোটেই ষ্টেটই বেয়া হৈ যায় না, মানে এইটো তো হৈ যায়, ইয়াৰ কাৰণে আমাৰ মানে ড্ৰগছৰ ওপৰত মানে আমাৰ বেছি ধ্যান দিব লাগিব।
1: আজি ধপাত বিৰোধী দিবস উপলক্ষে কি কব, ইমান যদি বেয়ালৈ গৈ আছে আমাৰ শ্ৰোতাসকলক, সকলোতো আপোনাৰ কথা শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জৰিয়তে, তো আমাৰ ৰাইজক আপুনি কি কব?
0: মই এইটো কবলৈ ভাবিছো কি চাওঁ মানে আমাৰ মানে যদি আপোনাৰ ফূৰ্তি লগা যদি ফূৰ্তি লাগিব যদি ইচ্ছা আছে আৰু আপুনি নতুন কাম কৰিব মানে নতুন কিবা ট্ৰাই কৰি চাবলৈ আপোনাৰ ইচ্ছা আছে তো বহুত কিবা বেলেগ বেলেগ ভাল কামেই আপুনি কৰিব পাৰে, নতুন কিবা হবি কৰিব পাৰে, আপুনি বহুত নতুন ভাল কাম কৰিব চাব পাৰে কিবা তাতে আপোনাৰ ফূৰ্তি পাব পাৰে, কিন্তু ই যি বস্তু আপুনি মানে জানে আৰু গভৰ্মেণ্ট নিজে কৈছে আৰু যি বিক্ৰী কৰা মানুহ কৈছে তাত লিখা আছিলে কি এইটো খোৱাৰ পিছত কি কি মানে বেয়া হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে আৰু আমাৰ জীৱনটো একবাৰেই পায়, তো আমাৰ মানে একবাৰ আমাৰ জীৱন পাইছোঁ আমি গোটেই কথা আমাৰ জীৱনৰ কাৰণে কৰিছোঁ, তো এইটো আমি নিজে এইটো মানে এটি ছুইচাইড কৰাৰ নিচিনা হৈ যাব মানে শ্লো ছুইচাইড আমি কওঁ, তো ইয়াৰ কাৰণে আপুনি মানে একবাৰেই জীৱন পাইছে তো আপুনি ভালকৈ আপোনাৰ নিজৰ কাৰণে সমাজৰ কাৰণে ফেমিলিৰ কাৰণে আপুনি মানে জীৱনটো আগবাঢ়ি লৈ যাব পাৰে, তো ইয়াৰ কাৰণে এইটো বস্তুৰ পৰা দূৰ থাকিলে আপোনাৰেই ভাল হ'ব সমাজৰেই ভাল হ'ব।
1: এই ক্ষেত্ৰত আচলতে প্ৰতিজন নাগৰিকৰ আমাৰ দায়িত্ব আছে হয়নে নহয়?
0: হয়,
1: প্ৰতিজন
0: নাগৰিকৰ আছে, স্কুলৰ ডাবলা মেইন তো এতিয়া মই ভাবোঁ কি স্কুল স্কুলৰ মানে গোটেই স্কুলত তো ইয়াৰ ওপৰত মানে প্ৰগ্ৰাম হ'ব লাগে, আমি মই প্ৰগ্ৰাম কৰি থাকোঁ কিন্তু মানে স্কুল মানে এতিয়া গভৰ্মেণ্টেই মানে স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম আৰম্ভ কৰিছে, তো মানে এইটো স্কুলৰ পৰাই গোটেই কথাটো আমাৰ বাচ্চাৰতো মানে বুজাব লাগে
1: আৰু ঘৰখনৰো দায়িত্ব,
0: ঘৰখনৰ দায়িত্ব আছেই মানে
1: যে ল'ৰা
0: মানে বহুত মানে নিজৰ মানে ঘৰতে যদি চাই দিয়ে কি প্ৰথম মানে আমি চাওঁ কি মানে নিজৰ ঘৰত মানে এটা দুটাতো আছেই মানে কি যি মানে তামোল খায় কিবাৰ মানে তম্বাকু খায় মদ খায়, তো এইটো নিজে চাই চাই মানে সৰুৰ পৰা যদি চায় তেতিয়াতো মানে এইটো একচেপ্টেঞ্চ আহি যায় কি মোৰ ঘৰত খালে একো প্ৰব্লেম নাই, তো এইটো একচেপ্টেঞ্চ হোৱাৰ কাৰণে আৰু বেছি দিগদাৰ হৈছে।
1: আপুনি বহুখিনি কথাই ক'লে আজি বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে, নিশ্চয় আমাৰ শ্ৰোতাসকল শুনি উপকৃত হ'ব বুলি ভাবিছোঁ। আপুনি আকাশবাণী তেজপুৰক এইকণ সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ বাইদেউ, ধন্যবাদ আপুনি মাতিছে, ভাল লাগিলে বহুত।
1: শ্ৰোতা, ইমান পৰে আজি বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিল মনোৰোগ বিশেষজ্ঞ, লগতে অসমৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ এই বিষয়ে কাম কৰি থকা ডক্টৰ নীলেশ মহিতে। সাক্ষাৎ গ্ৰহণ কৰিলে চিত্ৰামণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত কৰবী শইকীয়াৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম অসমীয়া বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45, সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কণ কণ শিশুসকল।

সকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ। আজিৰ দিনটো অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50 নিশা 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ পুনৰ শুনিবলৈ পাব। 8:30 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। 8:32 নিবেদন কৰা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 শুনিবলৈ পাব। 9:15 প্ৰচাৰ কৰা হ'ব দোষ্ট হবিবুৰ ৰহমানৰ কণ্ঠৰ শুহতীয়া গীত। 9:30 নিবেদন কৰা হ'ব অসমীয়া আধুনিক গীত। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব নিশা 10 বজাত। আমাৰ আজিৰ নিয়মীয়া অধিৱেশন অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়া আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ গীতালী অনুষ্ঠানটি। আজিৰ গীতালী অনুষ্ঠানত শুনক অসমীয়া বোলছবিৰ গীত। প্ৰথমেই আগবঢ়াইছোঁ ৰামধেনু বোলছবিৰ এই গীতটি, গীতৰ শিল্পী অংগৰাগ মহন্ত।

শ্রোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ শুনক তুমি মোৰ মাথো মোৰ বোলছবিৰ এটি গীত। গীতৰ শিল্পী জুবিন গাৰ্গ আৰু লুনা সোণোৱাল।

0: শ্ৰোতাসকলে গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: কণ্ঠৰ বৰগীতটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়া।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
1: ইস সময় দেশ কে জ্যাদাতর হিস্সো মে বহুত গরমি পড় রহি হে, তেজ ধূপ গরম হওয়ায়ে এসে মৌসম মে আপনা ধ্যান রখনা বহুত জরুরি হে। পানি পিতে রহি হে, ধূপ মে আগর নিকলনা হি পড়ে তো থোড়া সম্ভল কর নিকলে। ইস দিশা মে সরকার কি ভিন্ন ভিন্ন ডিপার্টমেন্টস নে জো গাইডলাইন জারি কি হে ভো ভি ভুলিয়েগা নাহি।
0: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ লগতে কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান ল'ব পাৰি। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে বুলি উল্লেখ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক এনে একোটা ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায় আৰু বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰামৰ্শই বিকশিত অসমৰ গতিত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ ভাৰতক দক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সুনিপুণ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক। ডঃ জয়শংকৰে প্ৰদান কৰা বহুমূলীয়া সময় আৰু পৰামৰ্শৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰি ডঃ শৰ্মাই বিদেশ মন্ত্ৰীগৰাকীৰ দিক নিৰ্দেশনা আৰু পৰামৰ্শৰে অসমেও চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। তেওঁলোকে অসমৰ উন্নয়ন, সম্ভাৱনা আৰু অনাগত দিনৰ লক্ষ্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন কামনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। আজি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
2: নগাঁও গোটেই অসমৰ ভিতৰত 3 নম্বৰত আছে আটাইতকৈ বেছি এক্সিডেণ্ট হয়। সেইকাৰণে ইতিমধ্যে ৰাইজক খুব বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছিলোঁ, কিন্তু এটা কথা দেখিছোঁ যে অনুৰোধে কাম নহয়। এতিয়া আমি ক্লিপাৰ্ছ এনেকৈ চকাত যে লগাই দিব পাৰে সেই ক্লিপবিলাক সেইটো আনিছোঁ। হাইৱেৰ ভিতৰত আমাৰ নগাঁও জিলাখনৰ ধাবাবিলাকৰ কাষত যোনবোৰ ট্ৰাক আনি পেলাই ৰখাই দিয়ে, সচৰাচৰ দেখা গৈছে যে সেই ট্ৰাকবিলাকত ৰৈ থকা অৱস্থাত পিছপিনে তেওঁলোকৰ এটাতো ট্ৰাক তেওঁলোকে হাইৱেত তেনেকৈ ৰখাব নোৱাৰে। কিবা কাৰণবশতঃ ইমাৰ্জেঞ্চি যদি ৰখাইছে তেতিয়াহ'লে তেওঁলোকৰ মানুহ থাকিব লাগিব, লাইট জ্বলি থাকিব লাগিব। সৰহসংখ্যক আমাৰ যোৱা মাহত 35টা এক্সিডেণ্ট হৈছে, 35টা এক্সিডেণ্টত প্ৰায় 22জন মানুহ আমি তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু সৰহসংখ্যক আমি দেখিছোঁ যে হেলমেট নিপিন্ধাৰ বাবে আৰু খুব জোৰকৈ গাড়ী চলোৱাৰ বাবে।
0: উল্লেখযোগ্য যে নগাঁও জিলাত বিগত এমাহত 35টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত 22জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেয়িং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়া।

0: পৰা
1: ধপাতমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.3 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকাৰ বাবে অথবা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আজি সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰত এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত ধপাত বিৰোধী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিলচৰতো জিলা ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ধপাত আৰু নিকটিন আসক্তিৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। মৰিগাঁও আৰু ধেমাজি জিলাতো ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত পদযাত্ৰা আৰু ৰাজহুৱা সভাৰ আয়োজনেৰে ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আজি 1000গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে বাছনি কৰিবলগীয়া মুঠ 40গৰাকী শিক্ষাৰ্থীক জলপানী আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৰ উদ্ধৃতিৰে আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতাই জানিবলৈ দিছে। শিৱসাগৰ ছোৱালী কলেজ কেন্দ্ৰত অনুষ্ঠিত আজিৰ বাছনি পৰীক্ষাত অঞ্চলটোৰ মুঠ 172গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। প্ৰকল্পটোৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমীৰণ ফুকনে এইদৰে কয়।
2: অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্প প্ৰত্যাশা, যি প্ৰকল্পৰ অধীনত আমি UPSCত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তাত সফলতা লাভেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব, সেই ভূমিকাত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গৈ তাত নিয়োজিত হ'ব পাৰে, সেই পৰ্যায়ত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰত্যেক বছৰে যোৱা বৰ্ষৰ পৰা অসমৰ পৰা 26গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ অধীনত 7খন ৰাজ্যৰ পৰা 2গৰাকীকৈ সৰ্বমুঠ 40গৰাকী ছাত্ৰ ছাত্ৰীক আমি দিল্লীৰ নেক্সট IAS শিক্ষক প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ গ্ৰহণৰ কাৰণে প্ৰেৰণ কৰিছোঁ। লক্ষ্য এটাই, UPSCত আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অৱতীৰ্ণ হয়, তাত সফলতা লাভ কৰে আৰু আহিব লগা দিনত অসম তথা উত্তৰ পূৰ্বৰ আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ যোগেদি ভাৰতবৰ্ষলৈ, অসম আৰু উত্তৰ পূৰ্বলৈ যাতে সেৱা আগবঢ়াব পৰাকৈ তেওঁলোক শক্তিশালী ৰূপত আগবাঢ়ি যায়, সেই লক্ষ্যৰে সৈতে এই প্ৰকল্পক আমি আগবঢ়াই লৈ গৈ আছোঁ।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে মাই ভাৰত NSS কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা লাভ কৰিছে। শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত সমন্বয়কগৰাকীয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। সমাজসেৱা, যুৱ উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ কাকতিক এই সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2019-20 বৰ্ষৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচিত ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক দ্ৰব্য বিৰোধী অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগাই আহিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি শ্বিলঙত আয়োজিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল কাৰ্যসূচীৰ 76 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। চাইকেল চালনাৰ জৰিয়তে যুৱ সম্প্ৰদায়, খেলুৱৈ, শাৰীৰিক সুস্থতাৰ প্ৰতি সচেতন লোকসকলকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক একগোট কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ ৰূপায়ণ কৰি অহা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলৰ সন্মুখত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ফিট ইণ্ডিয়া আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্ৰতি দেওবাৰে অংশগ্ৰহণ কৰা ছানডেজ অন চাইকেল শীৰ্ষক এই অনুষ্ঠান সম্প্ৰতি এটা ৰাষ্ট্ৰীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে। পাণ্ডুত অসম আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ দলে চলোৱা উচ্ছেদ অভিযানত 149টা ঘৰ আৰু দোকান পোহাৰ উচ্ছেদ কৰা হয়। পাণ্ডু আৰু জালুকবাৰীত অবৈধভাৱে স্থাপন কৰা আৱাসগৃহ আৰু ব্যৱসায়িক অঞ্চলত জিলা প্ৰশাসনে যোৱা 3 দিন ধৰি এই উচ্ছেদ অভিযান চলাই আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া দ্বিতীয়খন ৰেলৰ দলঙৰ বাবে এই অভিযান চলোৱা হৈছে। ৰাভা জনগোষ্ঠীয় লোকসকলে আজি পবিত্ৰ বাইখো উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইখো উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে।

0: কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্য অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখো থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। তামোলপুৰতো বৰবেলবাৰীত বাইখো উৎসৱ উপলক্ষে আজি ডেৰ শতাধিক ৰাভা মহিলাই জনগোষ্ঠীটোৰ বাৰেৰহণীয়া সাজপাৰ পৰিধান কৰি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীদৈমাৰীয়ে জনগোষ্ঠীটোৰ ধৰ্মীয় বিশ্বাস, স্বকীয় লোক সংস্কৃতি, বৰ্ণিল পৰম্পৰা আৰু ঐতিহাসিক মৰ্যাদাৰ বিষয়ত ভাষণ দিয়াৰ লগতে সকলোকে বাইখো উৎসৱৰ ওলগ জনায়।
1: বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ডাওধৰাত আজি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে আন কেইবাগৰাকীও চিকিৎসকে এই শিবিৰত কমেও 150গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ তত্বাৱধানত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অংশ লৈ বিধায়ক বসুমতাৰীয়ে কয় যে উন্নত চিকিৎসাৰ বাবে যাব নোৱাৰা গ্ৰামাঞ্চলৰ ৰোগীসকলৰ সুবিধাৰ্থে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত পৰীক্ষণৰ অন্তত জটিল ৰোগ ধৰা পৰা ৰোগীসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নৱপ্ৰজন্মৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা তথা প্ৰসাৰৰ হকে নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং নাট্যগোষ্ঠীৰ উদ্যোগত অসমীয়া ভাওনাৰ বচন, বিলাপ আৰু লেচাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালত আজি পুৱাৰে পৰা আয়োজিত এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। বিগত বছৰতো কলং নাট্যগোষ্ঠীয়ে অংকীয়া ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ধেমাজি সাংবাদিক সংস্থাৰ অন্যতম সাংবাদিক সংগঠন জোনাই প্ৰেছ ক্লাবৰ দ্বাদশ সাধাৰণ অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হয়। অধিৱেশনত মুকলি সভাৰ লগতে মননশীল বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এইবেলি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় স্বাভাৱিক বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ জাৰি কৰা দীৰ্ঘকালীন পূৰ্বানুমান অনুযায়ী জুনৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ মৌচুমী বতাহৰ আগমনৰ সময়ছোৱাত স্বাভাৱিকতকৈ 11% হাৰত বৰষুণ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতৰ সাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটি মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰে। বিগত দুবছৰত ভাৰতে প্ৰথমবাৰৰ বাবে এই খিতাপ জয় কৰিছে। তেজপুৰৰ কলিবাৰী নিবাসী সৰবৰহী মহিলা লিলি বৰুৱাৰ আজি দুপৰীয়া নিজা বাসভৱনত দেহাৱসান ঘটে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ৰাজেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী লিলি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে গৰমৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত পৰম্পৰাগত পানীয় গ্ৰহণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়ে। তেওঁ কয় যে এই পৰম্পৰাগত পানীয়সমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত প্ৰেৰণাক প্ৰতিফলিত কৰে। এই পানীয়সমূহ কোনো বৃহৎ ব্ৰেণ্ডৰ অন্তৰ্ভুক্ত নহয় যদিও এইবোৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষিত কৰি আহিছে। আমৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো অঞ্চলতে বেলেগ বেলেগ জাতৰ আম পোৱা যায় আৰু এইবিলাকৰ নিজা নিজা সোৱাদ আছে। তেওঁ কাশীৰ লেংৰা, মহাৰাষ্ট্ৰৰ আলফনছো, গুজৰাটৰ কেশৰ, পশ্চিমবংগৰ হিমসাগৰ আদি বিভিন্ন জাতৰ আমৰ উদাহৰণ দিয়ে। শ্ৰীমোদীয়ে আম খেতিৰ সৈতে জড়িত কৃষকসকলৰ অৱদানক ভূয়সী প্ৰশংসা কৰি কয় যে আম এতিয়া ভাৰতৰ গাঁৱৰ পৰা গৈ বিশ্বৰ বজাৰত সমাদৃত হৈছে। আমাৰ খেতিয়কসকলক দেশৰ কৃষি অৰ্থনীতিৰ বিশেষ অৱদানকাৰী হিচাপে শ্ৰীমোদীয়ে উল্লেখ কৰে। আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালৰ এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আছে। এই ক্ষেত্ৰত তেওঁ জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত আৱিষ্কৃত গুৰুত্বপূৰ্ণ সম্পদসমূহৰ উদাহৰণ দিয়ে। এই অঞ্চলত ষষ্ঠ সপ্তম শতিকাৰ পাণ্ডুবংশী ৰাজবংশৰ মহাঋষি বালাৰ্জুনৰ দিনৰ তিনিখন গুৰুত্বপূৰ্ণ তাম্ৰলিপি উদ্ধাৰ হোৱা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তৰুণ প্ৰজন্মক এনে ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। তেওঁ লগতে বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। নিজৰ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ নাগেৰকৈলাৰ গিৰিজা আম্মা আৰু নামৰ এগৰাকী শিক্ষাৰ্থীৰ বিষয়ে উল্লেখ কৰি কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে প্ৰেৰণা লাভ কৰি সৈনিকসকলৰ বাবে প্ৰশংসাসূচক কাম কৰিছে। তেওঁ কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে সাহসী সৈনিকসকলৰ সহায়ৰ বাবে শিশুসকলক প্ৰতিদিনে এটকাকৈ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। এই উদ্যোগৰ জৰিয়তে প্ৰায় 40 লাখ টকা সংগ্ৰহ হয় আৰু এই সমুদায় টকা চেকযোগে তেওঁলৈ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ সোণালী জয়ন্তী সম্পূৰ্ণ কৰা চেন্নাই প্ৰথমখন হিন্দু বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰে। এই বিদ্যালয়খনে দেশৰ শিক্ষাৰ অগ্ৰগতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি পি এম স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদপথৰ ব্যৱসায়ীসকলক পি এম স্বনিধি ঋণৰ চেক আৰু কিউ আৰ কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আগৰতলাত অনুষ্ঠিত উদযাপন অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু আন বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ পূৰ্বে সেই স্থানত বিশিষ্ট ব্যক্তি, বিষয়া আৰু হিতাধিকাৰীসকলে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 134 সংখ্যক মন কী বাত অনুষ্ঠান শুনে। ত্ৰিপুৰাৰ নগৰ অঞ্চলৰ স্থানীয় সংস্থাৰ প্ৰতিনিধি আৰু পদপথৰ বিক্ৰেতাসকলৰ সমাৱেশক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ পি এম স্বনিধি আঁচনিয়ে সমগ্ৰ ভাৰততে ক্ষুদ্ৰ উদ্যোগীসকলৰ ব্যৱসায়লৈ পৰিৱৰ্তন আনিছে। তেওঁ কয় যে পূৰ্বে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে স্থানীয় ধনদাতাক নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু চক্ৰবৃদ্ধি সুতৰ হাৰত ঋণ ল'বলগীয়া হৈছিল, কিন্তু পি এম স্বনিধিৰ আঁচনিয়ে ব্যৱসায়ীসকলক এই ঋণৰ পৰা মুক্ত কৰি দিছে। এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই কয় যে ৰাজ্যখনে পি এম স্বনিধি আঁচনি ৰূপায়ণত 100% সফল হৈছে। ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে কাইলৈ নতুন দিল্লীত জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিব। মন্ত্ৰালয়ে কয় যে জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী, জলবায়ুৰ স্থিতিস্থাপকতা আৰু জল ব্যৱহাৰৰ কাৰ্যক্ষমতাৰ দৰে বিষয়সমূহত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু অত্যাধুনিক গৱেষণা প্ৰসাৰিত কৰাৰ বাবে নতুন পদক্ষেপ লোৱা হ'ব। পানীখণ্ডৰ বিকাশত সহায় কৰিবলৈ ভাৰত উইন পৰ্টেলৰ অধীনত ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ আৰম্ভণি কৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাত জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্য

0: ব্যৱস্থা হাতত ল'বৰ বাবে নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ সময়ত জলশক্তি মন্ত্ৰালয় আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জলসম্পদ মূল্যায়ন নিৰীক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে উপগ্ৰহ ভিত্তিক নতুন প্ৰযুক্তি শক্তিশালী কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইতিমধ্যে 24টা অধ্যয়ন আৰু সহযোগিতাৰ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। কাইলৈ হ'বলগীয়া এদিনীয়া কৰ্মশালাত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে যুটীয়াভাৱে উদ্বোধন কৰিব। হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ ৰামগড়স্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ'ৰ টাৰ্মিনেল বেলষ্টিক গৱেষণা পৰীক্ষাগাৰত আজি এটা উচ্চ ক্ষমতাসম্পন্ন বোমা সফলতাৰে পৰীক্ষা কৰা হয়। ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ তত্বাৱধানত এই বোমা পৰীক্ষণ অনুষ্ঠিত কৰা হৈছিল। বিষয়াসকলে কয় যে সফলভাৱে সম্পন্ন হোৱা সমগ্ৰ প্ৰক্ৰিয়াটো সকলো সুৰক্ষা ব্যৱস্থা কঠোৰভাৱে পালন কৰা হৈছিল। বোমা পৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাগাৰৰ বিষয়ববীয়া জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সমগ্ৰ অঞ্চলটোতে সতৰ্কবাণী জাৰি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত এটা ৰাসায়নিক দ্ৰব্যভৰ্তি টেংক ফাটি যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি পাইছে। আজি উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা 9জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে ঘটনাটো সংঘটিত হোৱাৰ পাছতে 2জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বিগত সপ্তাহজুৰি ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে টেংকৰ ৰাসায়নিক দ্ৰব্যই ইতিমধ্যে ওচৰৰ কলম্বিয়া নদী প্ৰদূষিত কৰিছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ বেৰাগাৰ চচপাছৰ পথত এখন বাহন দ খাইত পৰি 8জন যাত্ৰীৰ মৃত্যু হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে 29 মে'ৰ মাজনিশা চুৰাহ অঞ্চলৰ বিপদসংকুল পথটোত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰশাসনে উদ্ধাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা 8জন লোকৰ মৃতদেহৰ 7জন পৰ্যটক আৰু 1জন বাহনখনৰ চালক। ইতিমধ্যে উল্লেখযোগ্য যে হিমাচল প্ৰদেশ ফুৰিবলৈ যোৱা পৰ্যটকৰ দলটি ডেলহাউছিৰ এখন হোটেলত আছিল। 29 মে'ত দলটি চচপাছলৈ বুলি ওলাই গৈছিল যদিও সন্ধিয়া পৰ্যন্ত ঘূৰি নহাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ তদন্ত আৰম্ভ কৰাৰ পাছতহে দুৰ্ঘটনাটোৰ কথা পোহৰলৈ আহে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডি আৰু চিৰাগ ছেট্টী যুটীয়াই আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছাহিবুল ফিক্ৰি আৰু ফজৰ আলফিয়ান যুটীক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰি ভাৰতীয় যুটীটোৱে দুবছৰ বিৰতিৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে পি এম স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদবহৰ ব্যৱসায়ীসকলক পি এম স্বনিধি ঋণৰ চেক আৰু কিউ আৰ কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 MHz আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰৰ পুনৰ প্ৰচাৰ।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো উমলা ঘৰ।

0: আজিৰ অমলা ঘৰ অনুষ্ঠানত মইনাহঁতলৈ লৈ আহিছো তেজপুৰৰ কেইটিমান কণ কণ শিশুৱে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। পৰিচালনা প্ৰণামী বৰঠাকুৰৰ।
1: নমস্কাৰ, মোৰ নাম অঞ্চিতা হাজৰিকা, মই ক্লাছ টুত পঢ়ো। মোৰ স্কুলখনৰ নাম তেজপুৰ গুৰুকুল।

0: নমস্কাৰ, মোৰ নাম নৰী দুজি। মই অলচেণ্ট ডায়চেচন স্কুলত পঢ়োঁ। মই ক্লাছ ওৱানত পঢ়োঁ। মই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে ক'ম। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ আৰু লেখক। তেওঁ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ত। তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। সেই চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। তেওঁ অসমীয়া কবিতা লিখিছিল, নাটক লিখিছিল আৰু শিশু সাহিত্য লিখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ৰূপকোঁৱৰ বুলি কোৱা হয়। তেওঁ এই গানবোৰক জ্যোতি সংগীত বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। তেওঁ 1951 চনৰ 17 জানুৱাৰীত মৃত্যু হৈছিল। মৃত্যু হোৱাৰ দিনটো শিল্পী দিৱস বুলি জনা যায়। অসমীয়া ভাষা সাহিত্য জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অৱদান অপৰিসীম। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম তানিষ্ঠা গোস্বামী। মোৰ স্কুলখনৰ নাম হয় ছেণ্ট জোচেফ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল। মই ক্লাছ 2ত পঢ়োঁ। মই নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা মাহীজীৰ পুতলা আবৃত্তি কৰিবলৈ লৈছোঁ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, মাহীদেউৰ পুতলাতি হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ, পানী লগা জ্বৰ, হাচু। ডক্তৰ ডক্তৰ, মাহীদেউৱে ক'লে ডক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডক্তৰে কৰে টক টক। ভয় খাই পুতলাই কবে টক টক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে লাহেকে পুতলাক বেজী এটা দিলে। আয়ৈ, দৰৱ খালে, গাখীৰ খালে জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মুগ্ধা কাশ্যপ। মই ক্লাছ 3ত পঢ়োঁ। মই ছেণ্ট জোচেফ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী

0: ধন্যবাদ।
1: নমস্কার, মোৰ নাম পৰীক্ষিত দাস। মই অলছেন দাস ছিছন স্কুলত পঢ়ো। মই ক্লাছ ওৱান পঢ়ো। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম পখিলা, কবি জ্যোতি নাৰায়ণ শৰ্মা। ৰঙা নীলা হালধীয়া সৰু পখিলাই কণ কণ পাখি মাৰি উৰি উৰি যায়, কোৱাচোন পখিলাতি ক'তনো তোমাৰ ঘৰ, ক'ত আছে ভাই ভনী অতি মৰমৰ, তোমাৰ লগত বাৰু নিবানে আমাক, নাচি নাচি আকাশত পাতিবলৈ যাক। ধন্যবাদ।
2: মোৰ নাম হ'ল দেৱাংশ চৌধুৰী। মোৰ স্কুলখনৰ নাম অল ছেইণ্টছ ডায়চিষ্টিন স্কুল। মই পঢ়ো ক্লাছ ওৱান।

0: নমস্কাৰ, মোৰ নাম অলংকৃতা ভূঞা। মই ছেইণ্ট জোচেফ কনভেণ্টত পঢ়োঁ। মই ক্লাছ ফ'ৰত পঢ়োঁ। আজি মই এটা গল্প এটা ক'ম। সেই গল্পটোৰ পৰা নাম হয় দুজন বন্ধু আৰু এটা ভালুক। এটা গাঁৱত যদু আৰু মধু নামৰ দুজন বন্ধু আছিল। তেওঁলোক একেলগে থাকি বৰ ভাল পাইছিল। একদিন দুয়ো ক'ৰবাত ফুৰিবলৈ যাবলৈ মন গ'ল। যদুৱে মধুক ক'লে, বন্ধু, আমি বহুত দিন ফুৰিবলৈ যোৱা নাই, ব'লা আজি আমি ক'ৰবাত ফুৰিবলৈ যাওঁ। মধুৱে ক'লে, অঁ ব'লা, আমি বহুত দিন ফুৰিবলৈ যোৱা নাই, ব'লা। দুজনে খোজকাঢ়ি গৈ থাকোঁতে এখন ঘন হাবি পালে। তাত বহুতো বনৰীয়া জীৱ জন্তু আছিল। দুজনে বহুত ভয় খাই আছিল। গৈ থাকোঁতে হঠাতে এটা ডাঙৰ ভালুক দেখিলে। তেওঁলোকৰ ওচৰতে আহি আছিল। তেওঁলোক দৌৰিবলৈ ধৰিলে। দৌৰি গৈ গৈ এজোপা ডাঙৰ গছ এডাল দেখিলে। যদুৱে গছৰ ওপৰত উঠিবলৈ জানে, ইকাৰণে সি তৎক্ষণাত গছৰ ওপৰত উঠি গ'ল। আৰু মধুৱে গছৰ ওপৰত উঠিবলৈ নাজানে, ইকাৰণে সি যদুক ক'লে, বন্ধু, মোকো সহায় কৰা। কিন্তু যদুৱে সহায় নকৰিলে। মধুৱে বহুত ভয় খাই আছিল। তাৰ এটা কথা মনত আহিল যে তাৰ মাক দেউতাকে কৈছিল ভালুকে মৰা জীৱ নাখায়। ইকাৰণে সি তৎক্ষণাত মাটিত শুই গ'ল আৰু লাহেকৈ উশাহ বন্ধ কৰিলে। ভালুকটোৱে তাৰ ওচৰত চাপি আহিল আৰু তাৰ নাক কাণ শুঙিবলৈ ধৰিলে। ভালুকটোৱে মৰা বুলি ভাবি গুচি গ'ল। যদুৱে ভালুকটো যোৱা দেখা পাই সি গছৰ পৰা নামি আহিল আৰু মধুক ক'লে, বন্ধু, ভালুকটো গ'ল, উঠা। পিছে ভালুকটোৱে তোমাৰ কাণৰ ওচৰত কিবা কৈ গ'ল নেকি? মধুৱে ক'লে, অঁ, ভালুকটোৱে মোক কৈছে যে বিপদত সহায় কৰাহে আচল বন্ধু। তুমি মোক সহায় নাই কৰা, ইকাৰণে তুমি মোৰ আচল বন্ধু নহয়, তুমি মোৰ মিছা বন্ধু। মধুৱে যদুক তাতে এৰি থৈ গুচি গ'ল আৰু যদু বহুত অকলশৰীয়া হৈ গ'ল। আজি আমি গল্পটোৰ পৰা কি শিকিলোঁ? আজি আমি গল্পটোৰ পৰা শিকিলোঁ যে বিপদত সহায় কৰাহে আচল বন্ধু। যোনে আমাক সহায় নকৰে সি মিছা বন্ধু, তাক কেতিয়াও বিশ্বাস কৰিব নাপায়। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম আৰাধ্যা ভূঞা। স্কুলৰ নাম ছেইণ্ট জোচেফ কনভেণ্ট হাই ছেকেণ্ডেৰী স্কুল। মই ক্লাছ 2ত পঢ়োঁ। মই আজি বিহু গীত গাম।

0: বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম সমিতা দেশত ৰাজখোৱা।

মন, মুকুতা মুকুতা আমার মন, কপিতা কপিতা এ জীবন, ফোন ফোন।

0: Mukuta, ama emon, kupita, ezipon, tainabat.
1: Namaskar, mon nam Tanishtha Goswami. Moi kitiman kotukum. Kakue kole. Koka, tumi hui thakuta sosmaju kyo pinha? Koka oke kole, hopunbur spostoke dekhibole. Teachare kole. তুমি স্কুললৈ আহোঁতে কিয় দেৰি হ'ল? ছোৱালীজনীয়ে ক'লে, সপোনত স্কুললৈ আহিছিলোঁ, উভতি যাওঁতে দেৰি হ'ল। টিচাৰে ক'লে, পৃথিৱীখন কিয় ঘূৰি থাকে? ল'ৰাটোৱে ক'লে, ৱাইফাই কানেকশ্যন পাবলৈ ঘূৰি থাকে। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম অঞ্চিতা হাজৰিকা। মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কেৰ্কেটুৱা কেৰ্কেটুৱা কেৰ্কেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুপাইছে বুলি, খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, পোৱালিটো ঘূৰাই দিছোঁ ৰখা যতন কৰি। ধন্যবাদ।
3: নমস্কাৰ, মোৰ নাম আৰাধ্যা ভূঞা। মই এটি কবিতা আবৃত্তি কৰিম। গছ ভাল পোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথিত যাব, ৰবাখন নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে ৰঘুনাথ কোৱাচোন আমলখি গছজোপা পাপানে ঘূৰাই, দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ, গছজোপা কটা বাবে লুচি ভাজি একোকে নাখাওঁ। ধন্যবাদ।
4: শ্ৰোতাসকলে, ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত তেজপুৰৰ কেইটিমান কণ কণ শিশুৱে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান শুনিলে। পৰিচালনা কৰিলে প্ৰণামী বৰঠাকুৰে, তবলা সংগত কৰিলে কৌস্তভ শইকীয়াই, আৰু হাৰমনিয়ামত প্ৰণামী বৰঠাকুৰ।
5: অনুষ্ঠানত এইখিনিতে মইনাহঁতৰ বাবে আগবঢ়াইছো খগেন মহন্ত আৰু সহশিল্পীসকলৰ কণ্ঠত কেশৱ মহন্ত ৰচিত এই গীতটি।

0: উমলাঘৰ অনুষ্ঠানটি শুনিলে
1: অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্রোতা ইমান পরে কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ অনুষ্ঠানটিৰ পুনৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ।

সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো। ১৮৫৯ চনৰ আজিৰ দিনটোতেই দ্য ক্লক টাৱাৰৰ বিগ বেং নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল। পেৰিছৰ আইফেল টাৱাৰ উদ্বোধন হৈছিল ১৮৭৯ চনৰ আজিৰ দিনটোতেই। ১৯৫২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক অকাডেমি প্ৰতিষ্ঠা কৰা হয়।

হোলকাৰ ৰাণী মহাৰাণী অহল্যাবাই হোলকাৰৰ জন্ম হৈছিল 1725 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ সূৰ্যকান্ত হাজৰিকাৰ জন্ম হৈছিল 1954 চনৰ 31 মে'ত। চনৰ আজিৰ দিনটোতে শিৱানী বৰ্মাৰ জন্ম হৈছিল। তেওঁ হ'ল ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।

ভাৰতীয় ইংৰাজী কবি আৰু মালায়ালম ভাষাৰ লেখক কমলা দাসৰ মৃত্যু হৈছিল 2009 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় কবি বজ্ৰনাথ ৰথৰ মৃত্যু হৈছিল 2014 চনৰ আজিৰ দিনটোতেই। শ্ৰোতাসকল, গোটেই পৃথিৱীতে প্ৰতি বছৰে মে' মাহৰ 31 তাৰিখে পালন কৰা হয় বিশ্ব ধপাত বিৰোধী দিৱস। ইয়াৰ উদ্দেশ্য হ'ল এই 24 ঘণ্টা সময়ত যিকোনো ধপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানা ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। সকলোৱে জানে যে ধপাত সেৱনৰ ফলত বিশ্বত প্ৰত্যেক দিনাই অগণন লোকে মৃত্যুক সাৱটি লয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে ধপাতৰ ফলত 80 লাখতকৈ অধিক লোকৰ মৃত্যু হয়। ইয়াৰে প্ৰায় 70 লাখ লোকৰ মৃত্যু প্ৰত্যক্ষ ধপাত সেৱনৰ ফলত হয়। আনহাতে 12 লাখতকৈ অধিক লোকৰ মৃত্যু হয় ধপাত সেৱনকাৰী ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত। তদুপৰি কেঞ্চাৰ, শ্বাস প্ৰশ্বাস আৰু হৃদযন্ত্ৰ ৰোগ, ষ্ট্ৰ'ককে ধৰি ধপাত সম্পৰ্কীয় ৰোগে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত যথেষ্ট বোজা জাপি দিয়ে আৰু অৰ্থনৈতিক লোকচানত অৰিহণা যোগায়। ধপাত সেৱনৰ সৈতে অসংখ্য ৰোগৰ সম্পৰ্ক আছে। চিগাৰ বা পাইপ খালে শৰীৰত নিকোটিন, কাৰ্বন মনোক্সাইডকে ধৰি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, যিবোৰ নিচাৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। দীৰ্ঘদিন ধৰি ধপাত সেৱনে হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ, ষ্ট্ৰ'ক আৰু খাদ্যনলী আদিকে ধৰি কেইবাবিধো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত ধূমপানে মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। ধপাতমুক্ত সমাজ গঢ়াত পৰিয়াল হৈছে সৰ্বপ্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান। শিশুক প্ৰাথমিক শিক্ষাদানৰ লগতে সামাজিক আদৰ্শ আৰু স্বাস্থ্য সচেতনতা শিকোৱাত পৰিয়ালে মুখ্য ভূমিকা পালন কৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে নিজে ধপাত সেৱন যেনে চিগাৰেট, গুটকা, জৰ্দান নকৰি শিশুৰ বাবে এক সুস্থ পৰিৱেশ সৃষ্টি কৰা উচিত। ধপাতৰ অপকাৰিতা আৰু ইয়াৰ পৰা হ'ব পৰা গুৰুতৰ ৰোগ যেনে কৰ্কট ৰোগ সম্পৰ্কে সন্তানক সঠিক তথ্যৰে অৱগত কৰা। কিশোৰ কিশোৰী বয়সত যাতে সন্তানে বিপথে পৰিচালিত হৈ ধপাতৰ প্ৰলোভনত নপৰে তাৰ প্ৰতি সজাগ দৃষ্টি ৰখা। পৰিয়ালৰ সকলোৱে মুকলিকৈ ধপাতৰ কুফলৰ বিষয়ে আলোচনা কৰা আৰু ধপাত বৰ্জন কৰিবলৈ

পৰিয়ালৰ সদস্যক উৎসাহিত কৰা। শ্ৰোতাসকল, আহক সকলোৱে মিলি এখন ধপাতমুক্ত সমাজ গঢ়ো।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ কণ্টেক্ট পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব।

0: এটা শুনক মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মন কি বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। অনুষ্ঠানটি আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই প্ৰচাৰ কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কি বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হবলৈ পাই মই সুখী হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ, সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলীট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে 4টা ভিন্ন প্ৰতিযোগিতাত 4টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ, এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে

0: সেয়া হ'ল 100 মিটাৰ ৰেচ অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3 বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। মই ভাবিলোঁ এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতোঁ। অনিমেষজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালোঁ, সত শ্ৰী
1: আকাল। নমস্কাৰ ছাৰ।
0: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে।

0: আপোনজনক। মই বিচাৰোঁ মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
1: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেষ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ। তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
0: আৰু গুৰিন্দৰ বীৰজী কেনেকুৱা, কওকচোন।
2: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰ বীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোছাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককাদেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
0: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
2: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতায়ো ফুটবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম। কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিং যে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল, এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
0: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল, কওকচোন।
2: হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো উপজিছিল সঠিকভাৱে আগুৱাইছোঁ নে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰে আপুনি বিজয়ী।

0: নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা, কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: অনিমেশজি,
2: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ, নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱৈ যেতিয়া, মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়ে আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একানপতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম, পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন, সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে এয়া কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
2: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়েই সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গুৰিন্দৰ বীৰ, আপুনি কি ক'ব?
0: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালোঁ।
2: আপোনাকো অশেষ ধন্যবাদ ছাৰ।
1: ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাচ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত। পেটো ভৰে দেহকো শক্তি যোগায়।

পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমি বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমি ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছ'চাইটি সম্পৰ্কে জানিব পাৰিছোঁ। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰ্ভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমি ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমি ক্লাবৰ সৈতে জড়িত হ'বলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিশ্যনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ, তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুঃখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল।
তেওঁলোক

0: কু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়া আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ, তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক। সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক। পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। অনুষ্ঠানটি আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই প্ৰচাৰ কৰি শুনালে।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন।

0: শ্ৰোতাসকলে দোষ্ট হবিবুৰ ৰহমানৰ কণ্ঠৰ শুহুতীয়া গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন।
1: শুনজনী শুনজনী শুনজনী মোৰ

শ্ৰোতাসকলে অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে অসমীয়া আধুনিক গীত শুনিলে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি। প্ৰথমেই শুনক কভি হাঁ কভি না বোলছবিৰ এটি গীত। গীতৰ শিল্পী কুমাৰ চানু আৰু অলকা য়াগনিক।

অমিত কুমাৰ আৰু অনুৰাধা পদ্ৰৱালৰ কণ্ঠৰ তেজা বোলছবিৰ গীতটি শুনিলে। শ্ৰোতা, ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জ, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীৰ সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী, ভৱেশ বে,